এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। আজি দেওবাৰ, অসমীয়া লেখেৰে 1948 চকৰ জেঠ মাহৰ আজি 23 দিন আৰু ইংৰাজী 2026 বৰ্ষৰ জুন মাহৰ 7 তাৰিখ। পুৱা 5:50 হোৱাৰ লগে লগেই সমূহ শ্ৰোতালৈ সুপ্ৰভাত জনাই আৰম্ভ কৰিছোঁ আকাশবাণী নগাঁও।

দৰ আজিৰ অনুষ্ঠান ষ্টুডিঅ'ত এয়া মই ৰাহুলদেৱ বৰদলৈ। মোৰ লগত নিয়ন্ত্ৰণ কক্ষত প্ৰদীপ কুমাৰৰ সৈতে, কাৰ্য সম্পাদন কক্ষত আছে বিমান মজুমদাৰ।

আকাশবাণী নগাঁও, এতিয়া 6 বজাত হিন্দী আৰু 6:05 ইংৰাজী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

খন্তেক পিছতেই 6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান শুনিবলৈ পাব পণ্ডিত জিতেন্দ্ৰ অভিষেকীৰ কণ্ঠৰ খায়াল। তাৰপিছতে শুনিবলৈ পাব কেইটিমান অসমীয়া গীত। 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

সুপ্রভাত অনুষ্ঠানটি শুনিবলে পাব 7:15, 7:30 হিন্দী বোলছবি গীতৰ অনুষ্ঠান, 8 সমাচার প্রভাত, 8:15 মর্নিং নিউজ আকাশবাণী দিল্লী কেন্দ্রৰ পৰা, 8:30 গীতিমালিকা, 9 পুৱাৰ আঞ্চলিক বাতৰি, 9:15 সেউজী পাত শুনিবলে পাব। স্বপ্না ডেকা আৰু সংগীসকলৰ কণ্ঠত নাম শুনিবলৈ পাব 9:45। 10 গাঁৱতে দিন 10:20 শুনিবলৈ পাব কেইটিমান গীত, 11 আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব, 11:05 পৰা বিয়লি 4:29 আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

বিয়লি 4:30 শুনিবলৈ পাব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱতৰংগ। 5:00 হিন্দী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা শুনিবলৈ পাব। 5:05 পৰা 5:15 5:25 পৰা 5:30 পুনৰ বিবিধ ভাৰতীৰ অনুষ্ঠান শুনিবলৈ পাব। 5:15 অসমীয়া বাতৰি, 6:00 অসমীয়া বাতৰি আৰু 6:44 আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। গয়া ৰাইজৰ চোৰা অনুষ্ঠানটি শুনিবলৈ পাব 5:30, 6:10 আয়তী।

এটি সমবেত কণ্ঠৰ গীত শুনিবলৈ পাব 7:05। 7:10 ভাৰত চৰকাৰৰ 12 বছৰ উপলক্ষে যুগুতোৱা এটি বিশেষ অনুষ্ঠান আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:45 সুৰ লহৰী। 8:00 অসমীয়া মুখ্য বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:00 অনুষ্ঠানটি শুনিবলৈ পাব 8:02। 8:32 পুৰণি অসমীয়া গীতৰ অনুষ্ঠান। 8:45 সমাচাৰ সন্ধ্যা। 9:00 News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। গজল শুনিবলৈ পাব 9:15। 9:25 নিশাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:30 শুনিবলৈ পাব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান।

এয়াই আছিল আজি প্ৰচাৰ হ'বলগীয়া আমাৰ অনুষ্ঠানসূচী। এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। নিবেদন কৰিছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা শুনিলে। আজিৰ অনুষ্ঠানক্ৰমে সমবেত কণ্ঠত শংকৰদেৱ বিৰচিত বৰগীত, হাফিজা বেগম চৌধুৰী আৰু সংগীসকলে গোৱা জিকিৰ আৰু শেষত ভজন শুনিলে দেৱযানী চক্ৰৱৰ্তীৰ কণ্ঠত। ভক্তিমূলক গীতৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টছত। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক পণ্ডিত জিতেন্দ্ৰ অভিষেকীৰ কণ্ঠত খেয়াল, ৰাগ ভূপালতৰী।

अब मन को कैसे रिझाव, अब मन को कछु ना सूझे, कलना परे कासे कहूँ ये।

শ্ৰোতা, ইমানপৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত জিতেন্দ্ৰ অভিষেকীৰ কণ্ঠত খেয়াল ৰাগ ভূপালতৰি শুনিলে। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz-ত। এতিয়া শুনক অসমীয়া গীত।

অসমীয়া গীতটি শুনিলে। আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টছত। এইখিনিতে জনাই থওঁ, শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান। আপুনি বিচৰা গীতৰ বাবে শ্ৰোতাৰ অনুৰোধ বাণীবদ্ধ কৰা হ'ব অহা বৃহস্পতিবাৰে, অৰ্থাৎ 11/6/2026 তাৰিখে বিয়লি 3:30 5 বজাৰ ভিতৰত। গতিকে শ্ৰোতাই নিজৰ প্ৰিয় গীত শুনিবলৈ সেই সময়ত আমালৈ ফোন কৰিব পাৰিব। আমাৰ ফোন নম্বৰটি হৈছে 9435053214।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালি হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অটোমোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্যসকলৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিত্তীয় লেনদেন, নিৰ্মাণ কাৰ্যকলাপ আৰু সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই নীট UGC 2026 সন্দৰ্ভত সামাজিক মাধ্যমত বিয়পি পৰা উৰা বাতৰি বিশ্লেষণ কৰিবলৈ আহ্বান জনাইছে। দক্ষিণ এছিয়ান ফুটবল ফেডাৰেশ্যনৰ মহিলা চেম্পিয়নশ্বিপ 2026ৰ ফাইনেলত

ভাৰতে বাংলাদেশক 3-1 পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে খিতাপ দখল কৰিছে আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা আজি পুনৰ খেল আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্যসকলৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত শ্ৰীমোদী আৰু পৰিষদৰ বিষয়ববীয়াসকলক দেশৰ অৰ্থনৈতিক ত্বৰান্বিত কৰিব পৰা বহুকেইটা বিষয়ত আলোচনা কৰে। দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব পৰা আৰু ব্যৱসায় সম্বন্ধীয় বহুকেইটা বিষয়তো পৰ্যালোচনা কৰা হয়। বৈঠকত পশ্চিম এছিয়াৰ যুদ্ধই সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়েও আলোচনা কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বৈঠকত দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন আৰু উন্নয়নমূলক কাৰ্যপ্ৰণালীৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। তেওঁলোকে লগতে দেশৰ অৰ্থনৈতিক ব্যৱস্থাটো কিদৰে গতি প্ৰদান কৰিব পাৰি সেই বিষয়েও মতামত দাঙি ধৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিত্তীয় লেনদেন, নিৰ্মাণ কাৰ্যকলাপ আৰু সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে। বি এছ এফৰ ত্ৰিপুৰা সীমান্তৰ মুখ্য কাৰ্যালয়ত শ্ৰীশ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত উত্তৰ পূবৰ ৰাজ্যসমূহৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই নিৰ্দেশনা জাৰি কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে বিগত 5 বছৰৰ ভূমিৰ তথ্যসমূহৰ পুনৰীক্ষণৰো নিৰ্দেশ দিয়ে। তেওঁ কয় যে নিচাজাতীয় দ্ৰব্য আৰু অস্ত্ৰ সৰবৰাহৰ বিৰুদ্ধে সঘনাই অভিযান চলাব লাগিব আৰু নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলক নিচাজাতীয় দ্ৰব্য আৰু অস্ত্ৰ শস্ত্ৰৰ সৈতে মোকাবিলা কৰিব পৰাকৈ প্ৰশিক্ষণ শিবিৰৰো আয়োজন কৰা উচিত বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত সমন্বয়ৰ দ্বাৰা সীমান্ত অঞ্চলৰ সামগ্ৰিক উন্নয়ন আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও শ্ৰীশ্বাহে উল্লেখ কৰে। এই বৈঠকত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, মুখ্য সচিব জে কে সিনহা, আৰক্ষী সঞ্চালক প্ৰধান অনুৰাগ ধনখৰ, জিলা দণ্ডাধীশসহ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা NTAই সামাজিক মাধ্যমত বিয়পি পৰা উৰা বাতৰিক বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যম আৰু আন একাংশ প্লেটফৰ্মত নীট UG 2026 পৰীক্ষাৰ প্ৰশ্নকাকত পুনৰ ফাদিল হোৱা আৰু বিক্ৰীৰ বাতৰি ভিত্তিহীন আৰু ভুৱা বুলি সংস্থাটোৱে স্পষ্টীকৰণ দিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত সংস্থাটোৱে সদৰি কৰে যে সংগঠিত প্ৰতাৰণামূলক চক্ৰই এনে ভুৱা পোষ্টৰ যোগেদি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক লক্ষ্য কৰি লৈছে। সংস্থাটোৱে লগতে দৃঢ়তাৰে উল্লেখ কৰে যে পৰীক্ষা প্ৰক্ৰিয়া বৰ্তমান সম্পূৰ্ণৰূপে অক্ষত অৱস্থাত আছে আৰু নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সকলো ধৰণৰ প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে সংস্থাটোৱে সন্দেহজনক চেনেল, সামাজিক মাধ্যমৰ একাংশ একাউণ্টৰ বিৰুদ্ধে সংশ্লিষ্ট প্লেটফৰ্ম আৰু চাইবাৰ অপৰাধ কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ বাবে অভিযোগ দাখিল কৰিছে। সংস্থাটোৱে প্ৰাৰ্থী আৰু অভিভাৱকসকলক ভুৱা বাতৰিত ভুল নাযাবলৈ আৰু দুষ্টচক্ৰক ধন পৰিশোধ নকৰিবলৈ পৰামৰ্শ দিছে। লগতে সংস্থাটোৱে পৰীক্ষা সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট আৰু চেনেলৰ জৰিয়তে জাৰি কৰা চৰকাৰী বিবৃতিক অনুসৰণ কৰিবলৈ আহ্বান জনাইছে। নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালে নতুন দিল্লীত কালি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত 2015 চনৰ ভূমিকম্পৰ পিছৰ পুনৰ্গঠন কাৰ্যসূচীৰ অধীনত 72টা স্বাস্থ্য সুবিধা আৰু 12টা সাংস্কৃতিক ঐতিহ্য প্ৰকল্প ডঃ জয়শংকৰে নেপালৰ বিদেশ মন্ত্ৰীগৰাকীক ভাৰ্চুৱেলি অৰ্পণ কৰে। তেওঁ লগতে দুয়োখন দেশৰ জনসাধাৰণ প্ৰগতি, সমৃদ্ধি আৰু মংগলৰ বাবে নেপালৰ সৈতে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে। এই বৈঠক সন্দৰ্ভত ডঃ জয়শংকৰে কয় যে ভাৰত আৰু নেপালে দুয়োখন দেশৰ সীমান্তৰ নিৰাপত্তাৰ বাবে একেলগে কাম কৰি আহিছে আৰু দুয়োখন দেশে প্ৰয়োজনৰ সময়ত পৰস্পৰে পৰস্পৰক সহযোগিতা আগবঢ়াইছে। ভাৰত আৰু নেপালৰ মাজত বিশেষ সম্পৰ্ক আছে বুলিও ডঃ জয়শংকৰে প্ৰকাশ কৰে। নেপালত চৰকাৰৰ সফলতাৰ বাবে তেওঁ বিদেশ মন্ত্ৰী শ্ৰী খানালক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে বাণিজ্য, বিনিয়োগ, উন্নয়ন, সহযোগিতা, শিক্ষা, দুৰ্যোগ সঁহাৰি, শক্তি আৰু সাংস্কৃতিক ক্ষেত্ৰত দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক ক্ৰমাগতভাৱে গঢ় লৈ উঠিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত ডঃ জয়শংকৰে কয় যে দুয়োখন দেশৰ উন্নয়ন, সহযোগিতা, যোগাযোগ, শক্তি, জলবিদ্যুৎ উন্নয়ন, শিক্ষা, স্বাস্থ্য, সামৰ্থ্য বিকাশ, ডিজিটেল, সংস্কৃতি আৰু ক্ৰীড়া আদি বিষয়ত বৈঠকত আলোচনা কৰা হয়। তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হোৱা নেপালৰ বিদেশ মন্ত্ৰী শ্ৰীখানালে কয় যে ভাৰত নেপালৰ গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু নেপালে ভাৰতক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। তেওঁ কয় যে নেপাল আৰু ভাৰত কেৱল দুখন দেশ নহয় বৰং দুয়োখন দেশ প্ৰাচীন সভ্যতাৰ অংশীদাৰ। পশ্চিম এছিয়াৰ সংকটৰ সময়ত নেপালক ইন্ধন আৰু সাৰ যোগান ধৰাৰ বাবে শ্ৰীখানালে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। যুৱ প্ৰজন্ম দেশৰ সৰ্ববৃহৎ শক্তি আৰু এই শক্তিয়ে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা

0: উদযাপন কৰিব। নতুন দিল্লীত কালি বিকশিত ভাৰতৰ বাবে যুৱ প্ৰজন্ম মূৰ ভাৰত যুৱ সন্মিলনত ভাষণ দি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডভিয়াই এইদৰে প্ৰকাশ কৰে। শ্ৰীমাণ্ডভিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱক যুৱতীসকলে যাতে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নিজা আশা আকাংক্ষা ধাৰণা উদ্ভাৱনৰ বিষয়ে নিজৰ মত প্ৰকাশ কৰিব পাৰে তাৰ বাবে মূৰ ভাৰত মঞ্চ বিকশাই তুলিছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দেশৰ 65% নাগৰিকৰ বয়স 35 বছৰতকৈ কম। এই বৈশিষ্ট্যই ভাৰতক বিশ্বৰ অন্যতম যুৱৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ৰাষ্ট্ৰ গঠন আৰু ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তুলিবলৈ যুৱক যুৱতীসকলৰ সম্ভাৱনীয়তা দক্ষতা আৰু শক্তিক এটা নতুন গতি দিয়াৰ বাবে অবিৰত প্ৰয়াস অব্যাহত ৰাখিছে। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে চৰকাৰে আবেদনৰ আহ্বান কৰিছে। অহা 31 জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা শিশুসকলক এই সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.inত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে জনসাধাৰণে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। পশ্চিমবংগৰ দক্ষিণেশ্বৰ আৰু কালীঘাট মন্দিৰকে ধৰি বিভিন্ন ধৰ্মীয় স্থানসমূহ উন্নীতকৰণৰ বাবে বিজেপি চৰকাৰে উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে গংগাসাগৰ মেলাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীতকৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। তাৰকেশ্বৰত হ'বলগীয়া শ্ৰাৱণী মেলাৰ বাবেও বিশেষ আয়োজন কৰা হ'ব বুলি কলকাতাত এটা অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 18 বছৰ অনুৰ্ধৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰা ভাৰতৰ পুৰুষ দলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতৰ পুৰুষ হকী দলে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰাৰ বিপৰীতে মহিলা হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰ দ্বাৰা দেশৰ যুৱ খেলুৱৈসকল অনুপ্ৰাণিত হ'ব বুলিও শ্ৰীমুৰ্মুৱে প্ৰকাশ কৰে। দক্ষিণ এছিয়ান ফুটবল ফেডাৰেশ্যনৰ মহিলা চেম্পিয়নশ্বিপ 2026ৰ ফাইনেলত ভাৰতে ডিফেণ্ডিং চেম্পিয়ন বাংলাদেশক 3-1 গ'লত পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে খিতাপ দখল কৰে। খেলখন কালি গোৱাৰ মডগাঁৱত অনুষ্ঠিত হয়। 7 বছৰৰ পাছত পুনৰবাৰ ভাৰতীয় দলটোৱে খিতাপ অৰ্জন কৰি অভিলেখ সৃষ্টি কৰিছে। ফাইনেলৰ আৰম্ভণিৰে পৰা দুয়োটা দলে শক্তিশালী প্ৰদৰ্শন কৰিছিল। প্ৰথমাৰ্ধত ভাৰতে পিয়াৰী চাকচাৰ গ'লৰ জৰিয়তে অগ্ৰগতি লাভ কৰিছিল। অৱশ্যে বাংলাদেশেও ঋতুপৰ্ণ চাকমাৰ গ'লৰ সৈতে সমতা স্থাপন কৰিছিল। দ্বিতীয়াৰ্ধত ভাৰতৰ হৈ স্থান ফিদাই এটা গ'ল দিয়াৰ লগতে লিণ্ডা কোমে তৃতীয়টো গ'ল দি বিজয় নিশ্চিত কৰে। 3-1 গ'লত ভাৰতে খেলখনত বিজয় সাব্যস্ত কৰে। ভাৰতে টেষ্ট ক্ৰিকেটত আজি আফগানিস্তানৰ বিৰুদ্ধে নিউ চণ্ডীগড়ত চলি থকা খেলখনৰ প্ৰথম ইনিংছত 3 উইকেটৰ বিনিময়ত কৰা 368 ৰাণৰ পৰা পুনৰ খেল আৰম্ভ কৰিব। শতক অৰ্জন কৰা কে এল ৰাহুল আৰু 103 ৰাণত অপৰাজিত হৈ থকা অধিনায়ক শুভমন গিলৰ প্ৰদৰ্শনে দলটোক শক্তিশালী স্থানত ৰাখিছে। ইয়াৰ পূৰ্বে দলটোৰ হৈ ছাই সুদৰ্শনে 81 ৰাণ সংগ্ৰহ কৰে। আফগানিস্তানৰ হৈ মহম্মদ ছালিম ছাৰফিয়ে 2টা উইকেট দখল কৰাৰ বিপৰীতে জিয়াউৰ ৰহমানে 1টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্যসকলৰ এখন বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিত্তীয় লেনদেন, নিৰ্মাণ কাৰ্যকলাপ আৰু সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই নিয়ুট UG 2026 সন্দৰ্ভত সামাজিক মাধ্যমত বিয়পি পৰা উৰা বাতৰি বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে। দক্ষিণ এছিয়ান ফুটবল ফেডাৰেশ্যনৰ মহিলা চেম্পিয়নশ্বিপ 2026ৰ ফাইনেলত ভাৰতে বাংলাদেশক 3-1 গ'লত পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে খিতাপ দখল কৰিছে। আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা আজি পুনৰ খেল আৰম্ভ কৰিব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55।
1: FM-ৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও নিবেদন কৰিছো। সুপ্রভাত।

0: মাত পৰাই কৈছে, সততা, নিষ্ঠা, প্ৰেম আৰু বিশ্বাসৰ দ্বাৰাই সকলো জয় কৰিব পাৰি। আজি দেওবাৰ, 1948ৰ জেঠ মাহৰ 23 দিন আৰু ইংৰাজী 2026ৰ 7 জুন। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:35 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:07। আজি কৃষ্ণা সপ্তমী। আজি বিশ্ব খাদ্য সুৰক্ষা দিৱস। খাদ্যৰ নিৰাপত্তা ৰক্ষা কৰা, ভেজাল খাদ্য চিনাক্তকৰণ কৰা, খাদ্যজনিত ৰোগ সম্পৰ্কে জনসজাগতা বৃদ্ধি কৰাই হৈছে এই দিৱসৰ মূল উদ্দেশ্য। শ্ৰোতাক বিশ্ব খাদ্য সুৰক্ষা দিৱস সম্পৰ্কে কিছু কথা জনাইছে খাদ্য সুৰক্ষা বিষয়া পল্লৱী শইকীয়াই।
1: বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ মূল উদ্দেশ্যই হৈছে আপোনাৰ সজাগতা, আৰু দ্বিতীয়তেটো হ'ল আপোনাৰ খাদ্যৰ জৰিয়তে হোৱা যিবোৰ ৰোগ, সেইবোৰ ৰোগ প্ৰতিৰোধ কৰাৰ বাবে। আৰু নিৰাপদ খাদ্য প্ৰত্যেকগৰাকী ব্যক্তিৰ অধিকাৰ হয়, সেই বিষয়ে জনোৱাটো আমাৰ দৰকাৰ হয়। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন এণ্ড ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনে প্ৰত্যেক বছৰে 7 জুনত খাদ্য সুৰক্ষা দিৱস পালন কৰে, যাতে চৰকাৰ, উৎপাদক, ব্যৱসায় আৰু গ্ৰাহক সকলোৱে খাদ্য সুৰক্ষাক লৈ যিখিনি দায়িত্ব আছে সেই দায়িত্বখিনি যাতে ৰিয়েলাইজ কৰে। সঠিক ভোজন, সঠিক জীৱন, মানে অসুৰক্ষিত খাদ্যৰে স্বাস্থ্যৱান জীৱনতো আমি মানে সম্ভৱেই নহয়। গতিকে যিখিনিয়ে খাইছে আপোনালোকে যাতে সেইখিনি ছেফ ফুড হয়, মানে হোলছম ফুড হয়। অসুৰক্ষিত খাদ্যৰ জৰিয়তে কোনো স্বাস্থ্যৱান হৈ থাকিব নোৱাৰে, গতিকে সুৰক্ষিত খাদ্য জৰুৰী হয় সমাজত, কাৰণ ই নিশ্চয় কৰে পুষ্টি, নিউট্ৰিশ্যন, ছেকেণ্ডলি আপোনাৰ শিশুৰ বৃদ্ধি পোৱাটো, আৰু তৃতীয়তে আপোনাৰ অৰ্থনৈতিক যাতে আপোনাৰ ক্ষতি নহয়, আপোনাৰ খাদ্য ব্যৱসায়ত যাতে সেই মানুহৰ বিশ্বাসটো যাতে থাকে। কিবা এটা সামগ্ৰী কিনিব গৈছে দোকান বা যিকোনো ব্যৱসায়ী প্ৰতিষ্ঠান, আপোনালোকে ফাৰ্ষ্ট এইটোৱে চাই ল'ব যে চাফ চিকুণতা অৱলম্বন কৰিছেনে নাই সেই ব্যৱসায়ীজনে, বা মাখি ধূলি পৰি আছে নেকি খাদ্যত, সেইবোৰ আপোনালোকে ষ্ট্ৰেইট ফৰৱাৰ্ড এভইড কৰক, নিকিনিব। বা ফল মূল শাক পাচলি কিনিলে সতেজতাটো আছে নাই সেইটো আপোনালোকে নিজে চুই চাওক, বা গোন্ধটো লৈ চাওক, যিটো আমাৰ 6th sense অৰ্গেনছ, সেইখিনি ইউজ কৰি আপোনালোকে চাওক। আৰু বিশেষকৈ যেতিয়া পেকেট বস্তুবোৰ কিনা হয়, আপোনালোকে পেকেটৰ ৰিডিংছ মানে যিবোৰ লিখা থাকে সেইবোৰ ভালকৈ পঢ়ি চাওক, লাইচেঞ্চ আছে নাই, ইনগ্ৰিডিয়েণ্টছ কি কি আছে, সেইবোৰ আপোনাক দৰকাৰ নে নাই, খালে কিবা মানে ক্ষতি হ'ব নে তেনেকুৱা, সেইবোৰ বহুত বস্তু ভেজ বা নন ভেজ লগা আছে নাই, সেইবোৰ আপোনালোকে পঢ়ি চাব লাগিব। কিবা যদি ভুল দেখিছে আপোনালোকে কুৱেশ্যন কৰক ব্যৱসায়ীজনক। অসুৰক্ষিত খাদ্যৰ পৰা প্ৰথমে আপোনাৰ খাদ্য বিষক্ৰিয়া হিচাপে যিটো হয়, তাৰ পৰা আপোনাৰ শ্বৰ্ট টাৰ্মত আপোনাৰ পেটৰ বিষ হ'ব, ভমিটিং হ'ব, ডায়েৰিয়া, ডিচেণ্ট্ৰি, কলেৰা, টাইফয়েড, জ্বৰ ইত্যাদি এনেকুৱা হ'ব, সেইবোৰ ঠিক হৈ যাব। কিন্তু লং টাৰ্মত যদি চলে ভেজালীকৰণ খাদ্য খাই পেলাই, তেতিয়া আপোনাৰ লিভাৰ প্ৰব্লেম হ'ব পাৰে, কিডনীৰ প্ৰব্লেম হ'ব পাৰে, হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে। মই চবকে ক'ম, যেনে প্ৰথমতে আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাটো লাগিব, খাদ্য সামগ্ৰী ধুনীয়াকৈ চাফ চিকুণকৈ ৰখা, ৰান্ধনীশালটো চাফ চিকুণকৈ ৰখা, বাচন বৰ্তন যি হয় ধুনীয়াকৈ চাফাকৈ ৰাখিব লাগিব, নিজেও আপোনাৰ হাতখন ভালকৈ ধুব লাগিব খাদ্য সামগ্ৰী চোৱাৰ আগত, ভালকৈ ৰান্ধিব লাগিব, বিশেষকৈ মাছ মাংস কণী সেইবোৰ 70 ডিগ্ৰী উষ্ণতাৰ ওপৰত ৰান্ধিব লাগিব। তৃতীয়তে আপোনাৰ বিশুদ্ধ পানীৰে খাদ্য সামগ্ৰীবোৰ ধুব লাগিব। আপুনি মানে নিজে সজাগ হ'ব লাগিব, আপোনালোকে নিজেই চাব লাগিব আপোনালোকে কি কিনিছে, ক'ৰ পৰা কিনিছে, কোনটো দোকানৰ পৰা কিনিছে, সেই দোকানটো আপোনাৰ প্ৰপাৰলি মেইনটেইন কৰিছে নাই, ফুড ছেফটি গাইডলাইনছবোৰ ফ'ল' কৰিছে নাই, যদি নাই কৰা দোকানীজনক কুৱেশ্যন কৰক, কিবা এক্সপায়াৰ প্ৰডাক্ট বেচিছে নেকি, বা মানে তেনেকুৱা ভেজালীকৰণ কৰিব পৰা আপোনালোকে সম্ভাৱনা দেখিছে নেকি, আপোনালোকেতো কুৱেশ্যন কৰিবই। যদি ষ্টিল আপোনালোকে প্ৰশাসন বা আমাৰ যোনটো ফুড ছেফটি ডিপাৰ্টমেণ্ট আছে এভৰি ডিষ্ট্ৰিক্টত, আপোনালোকে তাতো গৈ আপোনালোকে জনাব পাৰে। আমি যিমান পাৰোঁ গ্ৰাউণ্ড লেভেলত ট্ৰাই কৰোঁ, মনিটৰ কৰোঁ, ইনস্পেকশ্যন কৰোঁ, ছেম্পল আমি লেবৰেটৰী আছে তাত আমি ৰেগুলাৰ মানে পঠিয়াই থাকোঁ, তাৰ মাজতো আমি এতিয়া নিউজত দেখা পাইছোঁ বহুত এনেকুৱা ভেজালীকৰণ হৈছে। তো সেইটোৰ কাৰণে কৈছোঁ মানে অকল চৰকাৰ বা আমি বিষয়াখিনি অকলে এইখিনি কৰিব নোৱাৰোঁ, সেইটোত আপোনাৰ মানে কালেক্টিভ ইফৰ্ট লাগিব, পাব্লিকো মানে এইখিনিত আমাক কোঅপাৰেট কৰিব লাগিব, কিবা ভুল দেখিছে আমাক জনাব লাগিব, তেতিয়াহে আমি গৈ মানে যিটো মানে ব্যৱস্থা ল'ব লাগে বা সেইখিনি আমি কৰিব পাৰোঁ, যাতে যিমান পাৰোঁ আমাৰ ফুড ছেফটিৰ অথৰিটিৰ পৰা আমি চেষ্টা কৰোঁ যাতে সেই ভেজালটো আমি যাতে মাৰ্কেটত সোমাব নিদিওঁ। আপুনি হয়তো নিউজত চবেই চাইছে যে ফল মূলৰ যিটো আমি কেলছিয়াম কাৰ্বাইড পাইছোঁ ইমিডিয়েট আমি ডিছপ'জ কৰি দিওঁ, তেনেকুৱা টাইপৰ আমি বস্তু যেতিয়া পাওঁ আমি প্ৰথমে নমুনাসহ আমি পৰীক্ষাগাৰলৈ পঠিয়াওঁ, লেবৰেটৰীলৈ যোনটো গুৱাহাটীত আছে। সেই ৰিপৰ্টৰ বেচিছত আমি এডমিনিষ্ট্ৰেশ্যনৰ বা পুলিচৰ হেল্প লৈ পেলাই আমি ডিছপ'জ কৰি দিওঁ। আৰু সেইটো হিচাপে আমি মানে উচিত ব্যৱস্থাও, আইনী ব্যৱস্থাও লওঁ সেই ব্যৱসায়ীজনৰ ওপৰত।
0: শ্ৰোতাক ইমানপৰে বিশ্ব খাদ্য সুৰক্ষা দিৱস সম্পৰ্কে কিছু কথা জনালে খাদ্য সুৰক্ষা বিষয়া পল্লৱী শইকীয়াই। লেখক সংস্কৃত ভাষা পণ্ডিত আৰু শিক্ষাবিদ কৃষ্ণকান্ত সন্দিকৈ 1898 চনৰ 20 জুলাইত যোৰহাটত তেখেতৰ জন্ম হৈছিল। তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আধুনিক বুৰঞ্জীত স্নাতকোত্তৰ সন্মান লাভ কৰাৰ উপৰিও জাৰ্মান, ফৰাচী, ৰুছ, গ্ৰীক, লেটিন আদি কেইবাটাও বিদেশী ভাষা আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। 1923 চনৰ পৰা 1927 চনলৈকে তেখেতে ইউৰোপৰ নানান ভাষা সাহিত্য অধ্যয়ন কৰে। তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰো প্ৰথমগৰাকী উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ। 1948 চনৰ পৰা 1957 চনলৈকে 9 বছৰৰ বাবে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদৰ দায়িত্ব বহন কৰিছিল। 1937 চনত মাত্ৰ 39 বছৰ বয়সতে তেওঁ অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনত সভাপতিত্ব কৰিছিল। আন্তৰ্জাতিক খ্যাতিসম্পন্ন পণ্ডিতজনে কেইবাখনো গৱেষণামূলক আৰু পাণ্ডিত্যপূৰ্ণ মূল্যৱান গ্ৰন্থ প্ৰণয়ন কৰি থৈ গৈছে। তাৰ ভিতৰত কেইখনমান হ'ল নৈশচৰিত শ্ৰীহৰ্ষ, সোমদেৱৰ কাব্যৰ আধাৰত জাষ্টিছ তিলক এণ্ড ইণ্ডিয়ান কালচাৰ আৰু প্ৰবৰচেন্স চেতুবন্দ আদি। তেওঁ ৰচনা কৰা প্ৰবন্ধসমূহ স্পেনিছ সাহিত্যত ৰোমিঅ' জুলিয়েট, সাগৰৰ মাজৰ দুৰ্গ, মোগল ৰাজকন্যাৰ কবিত্ব প্ৰতিভা, অসমীয়া ভাষাৰ বিভিন্ন আলোচনীত প্ৰকাশ হৈছিল। 1982 চনৰ আজিৰ তাৰিখতে বহু ভাষা সাহিত্যৰ মৰ্মজ্ঞ জ্ঞান তপস্বী কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু হয়। কবি, চলচ্চিত্ৰ নিৰ্মাতা আৰু গীতিকাৰ পাৰ্বতী প্ৰসাদ বৰুৱা। 1904 চনৰ 19 আগষ্টত শিৱসাগৰত তেখেতৰ জন্ম হৈছিল। গীতিকবিৰূপে তেওঁ অধিক পৰিচিত আছিল। 1943 চনত তেওঁ চতুৰ্থখন অসমীয়া ছবি ৰূপহী নিৰ্মাণ কৰি উলিয়াইছিল আৰু নিজেও এই চলচ্চিত্ৰত অভিনয় কৰিছিল। 1961 চনত গোৱালপাৰাত অনুষ্ঠিত অসম সাহিত্য সভাৰ সংগীত সন্মিলনত তেওঁ সভাপতি হিচাপে দায়িত্ব বহন কৰিছিল। গুণগুণনি, লুইটি, শুকুলা ডাৱৰৈ, কহুৱা ফুল আদি গীতৰ সংকলনেৰে তেখেতে অসমীয়া সংগীতক নতুন দিশ দেখুৱাইছিল। 1964 চনৰ আজিৰ তাৰিখতেই তেখেতৰ মৃত্যু হয়। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইখিনিতে শুনো আহক পংকজ বৰদলৈৰ কণ্ঠত পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচিত এটি গীত।

কবি, নাট্যকাৰ আৰু শিশু সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকা। 1903 চনৰ 9 ছেপ্টেম্বৰত গুৱাহাটীত তেখেতৰ জন্ম হৈছিল। 1944 চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। 1948 চনত অতুল চন্দ্ৰ হাজৰিকা কটন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰে। পাছলৈ তেওঁ মুৰব্বী অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰে। অতুল চন্দ্ৰ হাজৰিকাই সৰ্বমুঠ 124খন গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰি তুলিছিল। 1969 চনত তেওঁ অসমীয়া নাটৰ 500 বছৰীয়া ইতিহাস বৰ্ণনা কৰা মঞ্চলেখা গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তেখেতৰ দ্বাৰা প্ৰণীত উল্লেখযোগ্য নাট্য সংকলন হৈছে নৰকাসুৰ, কনৌজ গৌৰী, নন্দদুলাল আদি। হাজৰিকাদেৱী এক নাট্য আন্দোলনৰ সূচনা কৰি অসমৰ ৰংগমঞ্চসমূহত প্ৰভাৱ পেলাইছিল। 1986 চনৰ আজিৰ তাৰিখতেই তেখেতৰ মৃত্যু হয়। এইবাৰ আহোঁ বিশ্ব ইতিহাসৰ আজিৰ দিনটোৰ ঘটনাৱলীলৈ। 1952 চনৰ আজিৰ তাৰিখতে সাহিত্যৰ নবেল বঁটা বিজয়ী তুৰ্কীৰ উপন্যাসিক অৰহান পামুকৰ জন্ম হৈছিল। 1929 চনৰ আজিৰ তাৰিখতে ভেটিকান চিটিয়ে স্বাধীন ৰাষ্ট্ৰৰূপে আত্মপ্ৰকাশ কৰিছিল। ভাৰতীয় ইতিহাসৰ পাতলুটিয়ালে আমি পাওঁ যে 1963 চনৰ আজিৰ তাৰিখতে তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৰাইঘাট দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰিছিল। 1932 চনৰ আজিৰ তাৰিখতে প্ৰখ্যাত ভাৰতীয় গণিতজ্ঞ এম এছ নৰসিংহৰ জন্ম হৈছিল। প্ৰিয় শ্ৰোতা, আপোনাৰ আজিৰ দিনটো শুভ হওক, মংগলময় হওক। তাৰ কামনাৰে আজিৰ সুপ্ৰভাত অনুষ্ঠানটিৰ পৰা মই মণিকা দেৱীয়ে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

0: CP Grams, Centralized Public Grievance Redressal and Monitoring System.
1: ये है हर भारतीय नागरिक की शिकायत पर त्वरित कार्यवाही की गारंटी का पोर्टल CP Grams, एक ऐसी विश्वसनीय प्रणाली जो प्रत्येक नागरिक को सशक्त बनाती है
0: और सुशासन के हर स्तर पर अधिकारियों के जवाबदेही सुनिश्चित करती है. CP Grams, संवेदनशील, असरदार, जवाबदेह. आज ही लॉगिन करें CP Grams.
2: দেউতা, কলেজৰ ফিজবোৰ বেছি.
3: মাইনা,
2: মনত আছে বোনাছৰ অলপ পইচা আমি অন্য এটা একাউণ্টত ৰাখিছিলোঁ?
3: দুবছৰ ধৰি একাউণ্টত কোনো লেনদেন কৰা হোৱা নাই. বোধহয় ইনঅপাৰেটিভ হৈ পৰিব পাৰে.
4: গতিকে এতিয়া বেংকলৈ গৈ বা ভিডিঅ' KYC-ৰে KYC আপডেট কৰাওক. একাউণ্ট হ'ব এক্টিভ, একেবাৰে ফ্ৰী. বল
2: কলৈ
4: এডমিশ্যন ল'বলৈ? একাউণ্ট হৈ গ'ল এক্টিভ.
5: RBI-এ কয়
6: জানি ৰক, সতৰ্ক হৈ ৰক.
7: আকাশবাণী নগাঁও আৰম্ভ কৰিবলৈ লৈছোঁ হিন্দী ফুলছবি গীতৰ অনুষ্ঠান. অনুষ্ঠানৰ আৰম্ভণিতে শুনো আহক ভাবিকি চুৰীয়া ফুলছবিত লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি.

হিন্দী বোলছবি গীতৰ অনুষ্ঠানত এয়া আছিল আৰ পাৰ বোলছবিত গীতা দত্ত। এইখিনিতে জনাই থওঁ, আকাশবাণীয়ে 8 জুনত 90 বছৰ সম্পূৰ্ণ কৰিব। এই উপলক্ষে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা 8 জুন সোমবাৰে পুৱা 10 বজাত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাটিত ভাগ ল'ব আকাশবাণী নগাঁও কেন্দ্ৰৰ নিয়মীয়া শ্ৰোতা ক্ৰমে মৰিগাঁৱৰ ৰাজু বৰা মজুমদাৰ, জাজৰিৰ শ্ৰোতা নৰেশ্বৰ হীৰা আৰু নগাঁৱৰ মনু ৰাজখোৱাই। শ্ৰোতাই হিন্দী বোলছবি গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz। অনুষ্ঠানত এইবাৰ শুনোৱা হওক কালবাজাৰ বোলছবিত মহম্মদ ৰফি আৰু গীতা দত্তৰ কণ্ঠৰ এই গীতটি।

হিন্দী বোলছবি গীতৰ অনুষ্ঠানৰ শেষৰটি গীত শুনোৱা হওক, উমৰাও জান বোলছবিত আশা ভোছলেৰ কণ্ঠত।

হিন্দী ফুলছবি গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও, অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz-ত।

নিচাযুক্ত দ্ৰব্য সেৱন কৰি কোনো কাৰণতেই গাড়ী নচলাব। পথত সদায় বাওঁফালে অহা যোৱা কৰক।

আজি গীতিমালিকা অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা পাৰ্বতী প্ৰসাদ বৰুৱাৰ।

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: পুনৰ উভতি আহিছো গীতিমালিকাৰ অনুষ্ঠানলৈ। আজিৰ অনুষ্ঠানত পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত কেইটিমান গীত বজাই শুনোৱা হৈছে। এইবাৰ শুনক অৰ্চনা মহন্তই গোৱা এই গীতটি।

0: অৰ্চনা মহন্তৰ কণ্ঠৰ গীতটি শুনিলে।
1: বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হবলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হল।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী ৰাজেন গোহাঁই।

0: ৰাজেন গোহাঁইৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো নমিতা গোস্বামীৰ কণ্ঠৰ এটি গীত, পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ কথাৰে।

মালবিকা বৰাৰ কণ্ঠৰ গীতটি শুনিলে। ইয়াৰ লগে লগে আমাৰ আজিৰ গীতিমালিকা অনুষ্ঠানটিৰ অন্ত পৰিল। আজিৰ অনুষ্ঠানত পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত কেইটিমান গীত বজাই শুনোৱা হ'ল।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম মন্ত্ৰীসভাৰ সদস্যসকলৰ লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৃতীয় সংস্কৰণৰ অধীনত অসমত 16,800টা গৃহৰ অনুমোদন লাভ, অসমক দেশৰ 5খন শীৰ্ষ ৰাজ্যৰ অন্যতম হিচাপে গঢ়ি তোলা সন্দৰ্ভত 100গৰাকী জ্যেষ্ঠ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক, গুৱাহাটীত অহা মাহত জাপানৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত হ'বলগীয়া ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰস্তুতি আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰানৰ পৰা আজি পুনৰ খেল। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম মন্ত্ৰীসভাৰ সদস্যসকলে কালি লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে। এই উপলক্ষে লোকভৱনত আয়োজিত স্নেহ মিলন শীৰ্ষক অনুষ্ঠানত ৰাজ্যপাল শ্ৰী আচাৰ্যৰ সহধৰ্মিনী কুমুদ দেৱী আৰু মুখ্যমন্ত্ৰী পন্নী ৰিণিকী ভূঞা শৰ্মাও উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰী আৰু নৱনিযুক্ত মন্ত্ৰীসকলক অসমৰ শান্তি, প্ৰগতি, সমৃদ্ধি আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতি সামূহিক দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে অসমক দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ অন্যতম হিচাপে গঢ়ি তুলিবলৈ সকলোকে প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে পৰামৰ্শ দিয়ে। কালি এই উপলক্ষে লোকভৱনত আটকধুনীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।

0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই তথ্য প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ অধীনত অসমে 220 কোটি 12 লাখ টকাৰ আৱণ্টন লাভ কৰাৰ লগতে 16,810টা ঘৰৰ অনুমোদন লাভ কৰিছে। আনহাতে 27,544টা গৃহ অনুমোদনৰ পৰ্যায়ত আছে। ইপিনে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে এই গৃহ নিৰ্মাণ আঁচনিখনে সমগ্ৰ অসমতে স্থায়ী গৃহ প্ৰদানৰ লগতে গৃহহীন হিতাধিকাৰীসকলক উপকৃত কৰিব। বিগত বৰ্ষত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 3,25,234টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ হিতাধিকাৰীক প্ৰদান কৰিছিল। কেন্দ্ৰই 2022 চনত অসমৰ বাবে 5 লাখ গৃহৰ অনুমোদন জনাইছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কালি লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ কমেও 100গৰাকী সচিব তথা জ্যেষ্ঠ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত বিকশিত অসমৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰূপৰেখা দাঙি ধৰাৰ লগতে বিভিন্ন বিভাগৰ মাজত সহযোগিতা, সমন্বয় আৰু উমৈহতীয়া উদ্দেশ্যলৈ কাম কৰাৰ মনোভাৱ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বিকশিত অসমৰ গতি অনিৰুদ্ধ কৰি ৰখাৰ লগতে দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ অন্যতম হিচাপে অসমক গঢ়ি তুলিবলৈ সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। এই প্ৰচেষ্টা, সংস্কাৰ আৰু ইতিবাচক ফলাফলে দেশৰ অৰ্থনৈতিক তথা উন্নয়নমুখী যাত্ৰাত অসমৰ ভূমিকা শক্তিশালী কৰিলেহে ৰাজ্যখন নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক নীতিগত দিশ আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সাহসেৰে সকলো বিষয় নিষ্পত্তি কৰাৰ লগতে প্ৰশাসন ব্যৱস্থা স্বচ্ছ, নিকা আৰু ৰাইজে ঢুকি পোৱা কৰি তুলিবলৈ আহ্বান জনায়। অসম মন্ত্ৰীসভাই ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনাইছে। এই পৰিষদৰ অধীনত নগৰখনৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নমূলক কাম কাজ কৰা হ'ব। এই অনুমোদনে ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা ল'ব বুলি অধ্যক্ষৰ দায়িত্ব লাভ কৰা শ্ৰীফুকনে প্ৰকাশ কৰিছে। কেবিনেট মৰ্যাদাসহ এই দায়িত্ব লাভ কৰাৰ পাছত তেওঁ কয় যে তাৎক্ষণিকভাৱে ডিব্ৰুগড়লৈ এই প্ৰত্যক্ষ অনুমোদনে মহানগৰীখনৰ আন্তঃগাঁথনি উপযুক্ত ৰূপত নিৰ্মাণ কৰি ইয়াক ৰাজ্যৰ সাৰ্থক দ্বিতীয় ৰাজধানী হিচাপে গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।
1: যিটো ডেভেলপমেণ্ট অথৰিটি কৰিলে, সেই ডেভেলপমেণ্ট অথৰিটি কৰাৰ ফলত ডিব্ৰুগড়খনত ডাইৰেক্ট যিটো এলোকেশ্যন, সেই এলোকেশ্যনটো সঁচাকৈ সাংঘাতিক আৰু তাত যথেষ্ট উন্নতিৰ কাম হ'ব আৰু সেই ৰিজনটোত যথেষ্টখিনি কাম হ'ব। এজ ৱেল এজ MLA হিচাপে যিখিনি কাম পোৱা যাব সেই কামখিনিও আমি কৰিব পৰা যাব আৰু মই ভাবোঁ যে আমি গোটেই কথাটো এটা কনচেনট্ৰেট কৰিব পাৰিম, কেনেকৈ কাম কৰিব লাগিব, কি কৰিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে নিজে নিজে গোটেই বস্তুটো প্লেন কৰিব, তেওঁৰ লগত কথা পাতিম, এটা অথৰিটি গঠন কৰা হ'ব, CO এজন থাকিব, তাত ডিষ্ট্ৰিক্ট কমিশনাৰজন মেম্বাৰ হৈ থাকিব, দহোৱাৰ ছেক্ৰেটেৰীজন মানুহ, খুব ফ্ৰেছ ফৰ্মেট তাৎক্ষণিকভাৱে বনাই গোটেই তেওঁ SOP এখন বনাইছে আৰু মই ভাবোঁ এইটোৰ ফলত ডিব্ৰুগড়ৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত যথেষ্টখিনি হ'ব আৰু লগতে দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড়খনৰ এটা বৃহৎ উন্নয়ন হ'ব। যিটো
0: ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে বিভিন্ন জিলাত যাৱতীয় কাম কাজ চলি আছে। কামৰূপ জিলাতো লোকপিয়লৰ বাবে 13টা এলেকা গঠন কৰি কাম কৰি থকা হৈছে। মুখ্য লোকপিয়ল বিষয়াৰ দায়িত্বত থকা জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই কেন্দ্ৰীয়ভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছতে 46গৰাকী জিলা পৰ্যায়ৰ বিষয়াকো প্ৰশিক্ষণ দিয়া হৈছে। জিলাখনত ইয়াৰ উপৰি 3,418গৰাকী গণনাকাৰী বিষয়া নিয়োগ কৰা হ'ব। এই বিষয়াসকলক পৰহিলৈৰ পৰা প্ৰশিক্ষণ দিয়া হ'ব। এই সন্দৰ্ভত জিলাখনৰ আয়ুক্তই এইদৰে কয়।
2: কামৰূপ জিলাত আমাৰ লোকপিয়লৰ বাবে প্ৰস্তুতি আমি প্ৰায় সম্পূৰ্ণ কৰি উঠিছো। চাৰ্জ এৰিয়া হৈ গ'ল 13টা, তাৰে ভিতৰত গ্ৰামীণ এৰিয়াত আমাৰ 11টা আছে আৰু আৰ্বান এৰিয়া যেনে পলাশবাৰী আৰু মৰঙীয়া মিউনিচিপাল বৰ্ডত 2টা, অৰ্থাৎ টোটেল 13টা আমাৰ চাৰ্জ এৰিয়া আছে। আৰু প্ৰিন্সিপাল চেঞ্চাছ অফিচাৰ হিচাপত ডিষ্ট্ৰিক্ট কমিশনাৰ আমি নিজে থাকিম আৰু আমাৰ কনফাৰেন্স, প্ৰিন্সিপাল চেঞ্চাছ অফিচাৰৰ কনফাৰেন্স ইতিমধ্যে যোৱা মাহত 25 তাৰিখে সম্পূৰ্ণ হৈছে। ডিষ্ট্ৰিক্ট ফাংচনাৰী আমাৰ যিমান থাকিব তেওঁলোকৰ ট্ৰেইনিং আমি সম্পূৰ্ণ কৰিছো। প্ৰায় আমাৰ ডিষ্ট্ৰিক্ট ফাংচনাৰী আছে 46জন আৰু তেওঁলোকৰ ট্ৰেইনিং যোৱা 27 তাৰিখৰ পৰা 30 তাৰিখলৈকে প্ৰায় 3দিনীয়াকৈ ট্ৰেইনিং আমাৰ কমপ্লিট হৈছে। আমাৰ এই জিলাত টোটেল ইনুমাৰেটৰৰ সংখ্যা 3,418জন আৰু ছুপাৰভাইজাৰৰ সংখ্যা 569জন।
0: সেয়া আছিল কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000

0: গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। ধুবুৰী জিলাৰ গোলকগঞ্জ চহৰত অৱস্থিত এখন ব্যৱসায়িক প্ৰতিষ্ঠানত কালি জি এছ টি বিভাগৰ এটা দলে কৰ ফাঁকিৰ বিৰুদ্ধে অভিযান চলায়। উল্লেখযোগ্য যে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে বহুদিনৰ পৰা বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰ অভিযোগ উত্থাপিত হৈ আহিছে। এই অভিযানৰ সময়ছোৱাত জি এছ টি বিভাগৰ বিষয়াসকলে ব্যৱসায়িক প্ৰতিষ্ঠানখনত উপস্থিত হৈ সামগ্ৰী বিক্ৰী, কৰ পৰিশোধৰ নথি পত্ৰ আৰু অন্যান্য তথ্যসমূহ পৰীক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। অহা জুলাইৰ মাজভাগত হ'বলগীয়া এই সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি ভাৰত ভ্ৰমণলৈ আহিব। এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্য আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব। দুয়ো দেশৰ এই সন্মিলনক লৈ ইতিমধ্যে দিল্লীৰ লগতে দিছপুৰতো বিশেষ তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত অনুমোদন লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ভাৰত জাপান আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী সন্মিলনখন সুচাৰুৰূপে আয়োজন কৰাৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় পৰিকল্পনা যুগুত কৰিছে। এই লৈ কালি লোকভৱনত মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অসম মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে এই সন্মিলনত প্ৰতিৰক্ষা, বাণিজ্য, অৰ্থনৈতিক সুৰক্ষা আদি কেইবাটাও বিষয়ত উভয় দেশৰ মাজত বুজাবুজিৰ চুক্তি সম্পাদন হোৱাৰ সম্ভাৱনা আছে। তেজপুৰত কালিৰে পৰা অনুষ্ঠিত লিচু উৎসৱৰ আজি সামৰণি পৰিব। কালি এই উৎসৱৰ অংশ হিচাপে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ ৰঞ্জিৎ দত্তই লিচুৰ উৎপাদন বৃদ্ধিৰ বাবে কৃষকসকলক উৎসাহিত কৰাৰ লগতে স্প্ৰেয়াৰ ক্ৰয়ৰ বাবে কৃষকসকললৈ 52 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি জানিবলৈ দিয়ে। অনুষ্ঠানত উপস্থিত থাকি তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই লিচু উৎপাদন বৃদ্ধিৰ বাবে ঘৰে ঘৰে লিচু আঁচনি গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰ অধীনত তেজপুৰৰ 10,000 পৰিয়ালৰ মাজত 20,000 উন্নত জাতৰ লিচু পুলি ৰোপণ কৰা হ'ব বুলি তেওঁ কয়। এই উৎসৱৰ কাৰ্যসূচী সন্দৰ্ভত শোণিতপুৰৰ আয়ুক্ত তথা লিচু উৎসৱ আয়োজক সমিতিৰ অধ্যক্ষ আনন্দ কুমাৰ দাসে এইদৰে কয়।
1: আৰু আমি এইবাৰ এটা স্কিম এখন এটা ভাবিছোঁ আমি সৰগৰ লিচি প্ৰতিখন ঘৰতে আমি লিচি কাৰণে এটা আঁচনি এটা ল'ব খুজিছোঁ। প্ৰায় 20,000 লিচি আমি প্ৰথম পৰ্যায়ত আমি ৰোপণ কৰিম ঘৰে ঘৰে আৰু সেইটো আঁচনি আমি মাননীয় বিধায়ক মহোদয় আঁচনি দেৱীত আমি ৰূপায়ণ কৰিম। আৰু এটা উল্লেখযোগ্য কথা যে এইবাৰ আমাৰ লিচি আঁচনিতে আমি কাইলৈ ডুবাইলৈকে প্ৰায় 1 টন লিচি আৰু ছিংগাপুৰলৈকে 100 পেকেজ আমি লিচি আমি কালি আমি এক্সপৰ্ট কৰিব পাৰিম। আৰু ইয়াত আমাৰ এনেই জি আই টেক গোটটো আমাৰ প্ৰায় 6টা ভেৰাইটিজ আমাৰ আছে। আমাৰ বিলাতী আছে, ইলাচি আছে, চালি আছে আৰু সবচে বোম্বেটো ভাল আছে, সবচে ভাল কোৱালিটি আছে। খেতিটো প্ৰতি যদি আগ্ৰহী হওক আৰু বেছি জেগাত সম্প্ৰসাৰণ হওক আৰু ক্ৰেতাৰ বিক্ৰেতাৰ মাজত যাতে সমন্বয় সৃষ্টি কৰি যাতে আমি দেশৰ লগতে বিদেশলৈকে ৰপ্তানি কৰিব পাৰোঁ।
0: উল্লেখযোগ্য যে তেজপুৰৰ বিশ্ববিখ্যাত লিচুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰিবলৈ আৰু নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে এই উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা প্ৰশাসনে ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিছে। কালি উৎসৱ উপলক্ষে ডাক বিভাগৰ অসম চক্ৰৰ মুখ্য ডাকপালে প্ৰকাশ কৰা এটা স্মাৰক ডাক কভাৰ আৰু ডঃ ভূপেন শইকীয়াৰ সম্পাদনাত প্ৰকাশিত এখন স্মৰণিকা উন্মোচন কৰা হয়। অনুষ্ঠানত 10 গৰাকী বচা বচা লিচু উৎপাদকক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰা হয়। কাৰ্বি আংলং জিলাৰ ডিফুৰ ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি অৰ্থাৎ এন এছ এছ গোটৰ উদ্যোগত 30 মেৰ পৰা অনুষ্ঠিত বিশেষ শিবিৰৰ কালি সামৰণি পৰে। 75 গৰাকী স্বেচ্ছাসেৱকে অংশ লোৱা এই শিবিৰত নিচামুক্তি অভিযান, বাল্য বিবাহ প্ৰতিৰোধ আইনৰ সজাগতা, চাফাই অভিযানকে ধৰি কেইবাটাও কাৰ্যসূচী লোৱা হয়। ইয়াৰ উপৰি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ছবি অঁকা প্ৰতিযোগিতা আৰু গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। খেলৰ বাতৰি। ভাৰতে টেষ্ট ক্ৰিকেটত আজি আফগানিস্তানৰ বিৰুদ্ধে নিউ চণ্ডীগড়ত চলি থকা খেলখনৰ প্ৰথম ইনিংছত কালি 3 উইকেটৰ বিনিময়ত কৰা 368 ৰাণৰ পৰা পুনৰ খেল আৰম্ভ কৰিব। শতক অৰ্জন কৰা কে এল ৰাহুল আৰু 103 ৰাণত অপৰাজিত হৈ থকা অধিনায়ক শুভমন গিলৰ প্ৰদৰ্শনে দলটোক শক্তিশালী স্থানত ৰাখিছে। ইয়াৰ পূৰ্বে দলটোৰ হৈ সাই সুদৰ্শনে 81 ৰাণ সংগ্ৰহ কৰে। আফগানিস্তানৰ হৈ মহম্মদ ছালিম ছাৰফিয়ে 2টা উইকেট দখল কৰাৰ বিপৰীতে জিয়াউৰ ৰহমানে 1টা উইকেট দখল কৰে। উল্লেখযোগ্য যে ভাৰতে খেলখনত টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে অৰুণিমা গোস্বামীয়ে।
2: জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণসূচী, লোকভৱনত ৰাজ্যপালক, অসম মন্ত্ৰীসভাৰ সদস্যসকলৰ সাক্ষাৎ, তেজপুৰৰ লিচু উৎসৱ, দেশৰ অৰ্থনীতি, দিল্লীত কাকৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদ, বিশ্বকাপ ফুটবলৰ ক্ষণগণনা আদি ভিন ভিন বিষয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা পৰিলক্ষিত হৈছে। দিল্লীত যুৱ প্ৰজন্মৰ ক্ষোভৰ বহিঃপ্ৰকাশ, যন্তৰ মন্তৰ কপাই কক্ৰোচৰ প্ৰতিবাদ শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতখনে আজি প্ৰধান বাতৰি প্ৰকাশ কৰিছে। একেটা বিষয়ক লৈ দৈনিক অগ্ৰদূত কাকতৰ প্ৰধান বাতৰিৰ শিৰোনাম ঘূণে ধৰা শিক্ষা ব্যৱস্থাক লৈ ক্ষোভৰ অগণি। আমাৰ অসম কাকতখনে দিল্লীত কক্ৰোচ পাৰ্টীৰ বিক্ষোভ, পুনৰ 13 জুনত প্ৰতিবাদৰ হুমকি শিৰোনামেৰে প্ৰধান বাতৰি প্ৰকাশ কৰাৰ বিপৰীতে দৈনিক অসমকে ধৰি একাধিক কাকতেও এই বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতৰ আজিৰ প্ৰধান বাতৰিৰ শিৰোনাম, ৰাজ্যত খালী হৈ আছে 75,000 পদ। অহা মাহত জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি অসমলৈ আহিবলগীয়া বাতৰিটো দৈনিক জনভূমি কাকতখনে প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। ম্যানমাৰ সীমান্ত সুৰক্ষিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা লোৱাৰ বিষয়টোক লৈ নিয়মীয়া বাৰ্তাত পাংচু পাছ সীমান্তত 1,643 কিলোমিটাৰ বেৰ ভাৰতৰ শীৰ্ষক এটা বাতৰিয়ে আজি প্ৰধান বাতৰিৰ স্থান লাভ কৰিছে। বিশ্বজুৰি অৰ্থনৈতিক ক্ষেত্ৰলৈ অহা প্ৰত্যাহ্বানৰ সময়ত ভাৰতীয় অৰ্থনীতিৰ বিকাশ সাধনৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰাৰ বিষয়ক লৈ দি আছাম ট্ৰিবিউন কাকতখনে আজিৰ প্ৰধান বাতৰি পৰিৱেশন কৰিছে। দ্য চেণ্টিনেল কাকতখনে শিশু সুৰক্ষা সম্পৰ্কীয় নীতিৰ প্ৰসংগত প্ৰতিবেদন দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ এটা বাতৰিক প্ৰধান বাতৰিৰ স্থান দিছে। পৰৱৰ্তী বাতৰিৰ বাবে উভতি যাওঁ আহক উৎপল কুমাৰ দাসৰ ওচৰলৈ।
0: ধন্যবাদ অৰুণিমা। বিশ্বনাথ নিয়োগ বিনিময় কেন্দ্ৰৰ উদ্যোগত বাঘমাৰী মধ্য ইংৰাজী বালিকা বিদ্যালয়ত কালি বিশ্বনাথৰ সুখী একক অৱস্থান কেন্দ্ৰৰ সৈতে জড়িত নিৰ্যাতিত মহিলাসকলৰ দক্ষতা বিকাশ আৰু জীৱিকা অৰ্জনৰ উপায় সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দীপ্তি মালীৰ লগতে জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ সহকাৰী বিষয়া আকাংক্ষা হাজৰিকা, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহকাৰী প্ৰবন্ধক অপূৰ্ব ভূঞাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ওদালগুৰি জিলাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক বিশিষ্ট সমাজকৰ্মী নৰেশ্বৰ ডেকাৰ আজি পুৱতি নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 93 বছৰ। ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সভাপতি, বিষ্ণুৰাভা কৃষ্টি সংঘৰ প্ৰাক্তন সভাপতি, ওদালগুৰি শতদল সাহিত্যসভাৰ প্ৰাক্তন সভাপতিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ডেকাৰ বিয়োগত বহু ব্যক্তি আৰু সংগঠনে শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম মন্ত্ৰীসভাৰ সদস্যসকলৰ লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৃতীয় সংস্কৰণৰ অধীনত অসমত 16,800 গৃহৰ অনুমোদন লাভ, অসমক দেশৰ 5খন শীৰ্ষ ৰাজ্যৰ অন্যতম হিচাপে গঢ়ি তোলা সন্দৰ্ভত 100গৰাকী জ্যেষ্ঠ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা আজি পুনৰ খেল। আমাৰ পূৰাঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব। নমস্কাৰ।
3: FM বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। এতিয়া শুনক সেউজীপাত।

ভাইটি ভণ্টিলৈ মৰম চেনেহ জনাই আজিৰ সেউজী পাত অনুষ্ঠান মুকলি কৰিছোঁ। ভাইটি ভণ্টিহঁত, 5 জুন বিশ্ব পৰিৱেশ দিৱস। তোমালোক সকলোৱে চাগৈ বিশ্ব পৰিৱেশ দিৱস পালন কৰিলা আৰু এই দিৱসৰ উদ্দেশ্যও বুজি পাইছা চাগৈ। ভাইটি ভণ্টিহঁত, তোমালোকে বিশ্ব পৰিৱেশ দিৱসৰ দিনা গছপুলি ৰুইছা নিশ্চয়। এতিয়া কিন্তু তোমালোকৰ দায়িত্ব বাঢ়িল, কিয় জানানে? তোমালোকে যে গছপুলিকেইটা ৰুলা, এই গছপুলিকেইটাৰ প্ৰতিপালন কৰিব লাগিব নহয়। পুলিটো এনেই ৰুই থৈ দিলে হ'ব জানো? এতিয়া বাৰিষাৰ বতৰ, তোমালোকে ইমান পানী দিব নালাগে বাৰু, তথাপি খুব যদি ৰ'দ দিয়ে তেতিয়া আবেলিৰ ভাগত অকণমান পানী দিবা, তেতিয়াহে গছজোপা জি উঠিব। আৰু কি কৰিব লাগিব জানানে? গৰু ছাগলীৰ পৰাও তোমালোকে গছৰ পুলিটো ৰক্ষা কৰিব লাগিব। গৰু ছাগলীয়ে যাতে পাতবোৰ খাই গছপুলিটো নষ্ট নকৰে তালৈ মন দিবা দেই।

0: গছপুলিটো যেতিয়া ডাঙৰ হৈ উঠিব তোমালোকৰ মনটো বৰ ভাল লাগিব। ফল মূলৰ গছ হ'লেতো ফল লাগিলে তোমালোকে খাবলৈও পাবা, আৰু ফুলৰ গছ হ'লেওতো ফুল ফুলি যেতিয়া জাতিষ্কাৰ হৈ পৰিব তোমালোকৰ মনটো আনন্দেৰে ভৰি পৰিব। পুলিটোৰ যতন ল'বা দেই। ভাইটি ভণ্টিহঁত, এতিয়া আহোঁ সেউজীপাত অনুষ্ঠানৰ মাজলৈ। আজিৰ অনুষ্ঠানত বিভিন্ন ঠাইৰ পৰা কণ কণ মইনাহঁত আহি গীত পৰিৱেশন কৰিছে, শুনাচোন।
1: কোৱাচোন ভণ্টি, তোমাৰ নামটো কি?
2: নমস্কাৰ, মোৰ নাম শ্ৰী অলংকিতা অনন্যা।
1: ক'ৰ পৰা আহিছা তুমি?
2: মই নগাঁৱৰ পৰা আহিছোঁ।
1: আগতে আহিছানে ইয়ালৈ?
2: আহিছোঁ।
1: এতিয়া কি কৰিবা ইয়াত?
2: মই গান গাম।
1: গোৱা।

0: ভাল হৈছে দেই, গীতৰ চৰ্চা কৰি থাকিবা আৰু ধুনীয়া ধুনীয়া গীত শিকি আকৌ আহিবা দেই। কোৱাচোন ভণ্টি, তোমাৰ নামটো কি?
1: নমস্কাৰ, মোৰ নাম নমস্যা নমামী বৰা।
0: নমস্যা, ক'ত ঘৰ তোমাৰ?
1: বহমপুৰ বৰটোক।
0: কোন শ্ৰেণীত পঢ়া?
1: ইউ কে জি।
0: ইউ কে জিত পঢ়া? এতিয়া গীত গাবা ইয়াত?
1: অঁ
0: গোৱা।

0: আকৌ আহিবা, আহিবানে? আহিবা?
1: আহিম।
0: আহিবা দেই, যোৱা। ভাইটি ভণ্টিহঁত, মই এতিয়া তোমালোকক ডলফিনৰ বিষয়ে কওঁ, শুনাচোন। ডলফিন হৈছে তিমি মাছৰ দৰে, কিন্তু তিমি মাছতকৈ সৰু স্তন্যপায়ী জলচৰ প্ৰাণী। পৃথিৱীৰ প্ৰায় সকলো সাগৰতে ডলফিন পোৱা যায়। ডলফিনৰ দেহৰ বৰণ সাধাৰণতে ছাই ৰঙৰ বা ক'লা। বেছিভাগৰ পেটৰ ফালটো বগা। অৱশ্যে কেতিয়াবা আন ৰঙৰো হোৱা দেখা যায়। ডলফিন সাধাৰণতে প্ৰায় 1.5 মিটাৰৰ পৰা 7 মিটাৰ পৰ্যন্ত দীঘল হয়। একেবাৰে সৰু টুচুস্কি ডলফিন 1 মিটাৰতকৈ সামান্য দীঘল আৰু ওজন প্ৰায় 40 কিলোগ্ৰাম। আনহাতে আটাইতকৈ ডাঙৰ ডলফিন 10 মিটাৰ পৰ্যন্ত দীঘল আৰু ওজন 4.5 টন পৰ্যন্ত হয়। ডলফিনৰ দাঁত দুপাৰিত 100-225টালৈকে দাঁত থাকে। দাঁতবোৰ দেখাত একে আৰু তীক্ষ্ণ। মুখবোৰ জোঙা। ইহঁতৰ দেহটো সুশোভনভাৱে লাহি আৰু সাঁতুৰিবৰ উপযোগীকৈ সুগঢ়ি। ছালখন মিহি। বেছিভাগ ডলফিনৰে পিঠিৰ মাজত ওপৰমুৱাকৈ এচটা ডাঙৰ ফান থাকে। দেহৰ দুয়োকাষে আৰু শেষাংশটো ফিচাৰ দৰে কেইচটামান ফান থাকে। সাঁতুৰিবৰ সময়ত এই ফানে ডলফিনক ভাৰসাম্য ৰক্ষাত সহায় কৰে। সুগঢ়ি দেহৰ সহায়ত একোটা ডলফিনে ঘণ্টাত 55 কিলোমিটাৰ পৰ্যন্ত বেগেৰে সাঁতুৰিব পাৰে। ভাইটি ভণ্টিহঁত, ডলফিনৰ এতিয়ালৈকে 40টা প্ৰজাতিৰ কথা জানিব পৰা গৈছে। ইয়াৰে কিছুমান ডলফিনৰ প্ৰাচীন তিমি মাছৰ জীৱাশ্মৰ লগত ভালেখিনি সাদৃশ্য আছে, সেইবাবে এইবোৰক জীৱন্ত জীৱাশ্ম বুলিও কোৱা হয়। ডলফিনৰ শ্ৰৱণ শক্তি মানুহতকৈও বেছি। ইহঁতে কোনো শব্দ অনুসৰণ কৰি চকু মুদিয়েই খন্তেকতে সেই ঠাইত উপস্থিত হ'ব পাৰে। ভাইটি ভণ্টিহঁত, অধিকাংশ ডলফিনৰে প্ৰধান খাদ্য হৈছে মাছ। ইহঁত দল বান্ধি ফুৰে। চলন্ত জাহাজ আদি দেখিলে জাহাজৰ কাষে কাষে ইহঁত ঘূৰি ফুৰে। আকৌ বহু সময়ত ইহঁতে জাহাজ নাও আদিক পথ দেখুৱায়ো নিয়ে। সাধাৰণতে বছৰত এটাকৈ ডলফিনৰ পোৱালি জগে। পোৱালি পানীতেই জন্ম হৈ মাকৰ গাখীৰ খাই ডাঙৰ দীঘল হয়। ভাইটি ভণ্টিহঁত, ডলফিনৰ পোৱালিবোৰ বেছ ডাঙৰ। কিছুমান মাকৰ প্ৰায় সমান আৰু বেছিভাগ মাকৰ 1/3 সমান ডাঙৰ হয়। ডলফিনৰ মগজু ইহঁতৰ দেহৰ তুলনাত যথেষ্ট ডাঙৰ। ইহঁত অতি বুদ্ধিমান। মানুহৰ লগত ডলফিনৰ বন্ধুত্ব কৰাৰ ক্ষমতাও প্ৰবল। ইহঁতৰ অনুভূতিও প্ৰখৰ। কিছুমান কৌশলী খেল প্ৰদৰ্শন কৰিবলৈ নতুবা পানীৰ তলত মানুহৰ কামত সহায় কৰিবলৈ ডলফিনক প্ৰশিক্ষণ দি ওলোৱা হয়। ভাইটি ভণ্টিহঁত, এই ডলফিন সাধাৰণতে 20-50 বছৰমান জীয়াই থাকে। ভাইটি ভণ্টিহঁত, ডলফিনৰ বিষয়ে শুনিলা। আহাচোন আমি আকৌ গীত মাত শুনো।
1: নমস্কাৰ, মোৰ নাম নব্যা নিধি কৌশিক।
0: নব্যা, কোন ক্লাছত পঢ়া তুমি?
1: UKG।
0: UKG? এতিয়া কি কৰিবা ইয়াত?
1: গান গাম।
0: গীত গাবা? গোৱা।

0: কিয়
1: গীতটি শুনি বৰ ভাল লাগিল দেই। তোমাৰ ভাল লাগিল নে? লাগিলে আকৌ আহিবা দেই। যোৱা কোৱাচোন ভণ্টি, তোমাৰ নামটো কি?
0: নমস্কাৰ, মোৰ নাম যি প্ৰজ্বলিতা শইকীয়া।
1: প্ৰজ্বলিতা, তুমি কি কৰি ভাল পোৱা আজৰি সময়ত?
0: মই গান গাই ভাল পাওঁ।
1: হয় নেকি? গান শুনা নে নুশুনা?
0: শুনো।
1: কাৰ গান শুনা বেছিকৈ?
0: জুবিন গাৰ্গৰ।
1: জুবিন গাৰ্গক ভাল লাগে ন? এতিয়া তুমি কোন ক্লাছত পঢ়িছা?
0: মই ইউ কে জি ক্লাছ।
1: ক'ৰ পৰা আহিছা তুমি?
0: মই আমলাপতি পৰা আহিছোঁ।
1: আগতে আহিছা ইয়ালৈ?
0: আহিছোঁ।
1: আহিছা, এতিয়া তুমি গীত গাবা?
0: হ,
1: গোৱা।

0: ধন্যবাদ।
1: ভাল হৈছে, গীতৰ চৰ্চা কৰি থাকিবা আৰু ধুনীয়া ধুনীয়া গীত শিকি আকৌ আহিবা দেই।
0: হ'ব।
1: ভাইটি ভণ্টিহঁত, মই এতিয়া তোমালোকক এটা সাধু কওঁ, শুনাচোন। সাধুটোৰ নাম হৈছে ৰবিন আৰু ভেড়াৰখীয়া। ইংলেণ্ডৰ এখন গাঁৱত এজন ভেড়াৰখীয়া আছিল। মানুহজন একেবাৰে বেঙা আছিল আৰু সংসাৰত তাৰ আপোন বুলিবলৈ কোনো নাছিল। তাৰ নাম আছিল ৰবিন। এদিন এই ভেড়াৰখীয়া ৰবিন বজাৰলৈ যাবলগীয়া হ'ল। কিন্তু যায় কেনেকৈ? তাৰ ভেড়াবোৰৰ চোৱা মেলা কোনে কৰিব? কিন্তু বজাৰলৈ নগ'লেও নহয়। অৱশেষত সি তাৰ ভেড়াবোৰৰ চোৱা চিতাৰ ভাৰ ভগৱানৰ ওপৰতে এৰি বজাৰলৈ বুলি খোজ ল'লে। ৰবিন বজাৰৰ পৰা ঘূৰি ঘৰ সোমায়েই বিপদৰ গোন্ধ পালে। ভেড়াবোৰৰ মাজৰ পৰা 20টা ভেড়া নাই। তাৰপাছত সি ভাবিলে ভগৱানক বিশ্বাস কৰিব নোৱাৰি, আন কিবা উপায় ল'ব লাগিব। পাছত ৰবিনে ওচৰ চুবুৰীয়া এজনৰ পৰামৰ্শ মতে 2টা কুকুৰ ভেড়াৰখীয়া হিচাপে কিনিলে। কুকুৰ বেচোঁতাই ৰবিনক ক'লে যে ইহঁত দুটাক মাত্ৰ এটাকৈ এন্দুৰ খাবলৈ দিলেই হ'ব। এইবুলি কুকুৰ বেচোঁতাই ৰবিনক অনেক দামত কুকুৰ দুটা বেচি গুচি গ'ল। আৰু ৰবিনেও বেচোঁতাজনৰ কথামতে কুকুৰ দুটাক দিনে মাত্ৰ এটাকৈ এন্দুৰ খাবলৈ দিয়াৰ ব্যৱস্থা কৰিলে। কিন্তু 2টাকৈ কুকুৰ থকা স্বত্তেও কোনো কাম নহ'ল। প্ৰতিনিশা এটাকৈ ভেড়া নোহোৱা হৈ থাকিল। সেই ঠাইত কিছুমান কুকুৰনেচীয়া বাঘ আছিল। 2টা কুকুৰনেচীয়া বাঘ প্ৰতিনিশা তালৈ আহিছিল আৰু এটাকৈ নুদুকা চাই ভেড়া মাৰি খাই আঁতৰি গৈছিল। কুকুৰনেচীয়া দুটাই ৰখীয়া কুকুৰ দুটাকো কিছু মাংস খাবলৈ দিয়াৰ কাৰণে ভোকত কাতৰ কুকুৰ দুটাই কেতিয়াও ভুলতো ভোক এটাও মৰা নাছিল, কিয়নো সিহঁতক গিৰিহঁতে পেট পূৰাই খাবলৈ নিদিয়ে। কিন্তু কুকুৰনেচীয়া বাঘ দুটাই সিহঁতৰ এৰাখিনি হ'লেও খাবলৈ দিয়ে। সিহঁতে কিয়নো ভুকিব? প্ৰতিদিনে এটাকৈ ভেড়া নোহোৱা হোৱাত ৰবিন বৰ চিন্তাত পৰিল। সি কি কৰিব অনেক ভাবিও কোনো উপায় নাপাই কান্দিবলৈ ধৰিলে। ঠিক সেই সময়তে সেইফালে বুঢ়া মানুহ এজন গৈ আছিল। মানুহজনে ৰবিনক সুধিলে, কিহে ৰবিন, তুমিনো এইদৰে কান্দিছা কিয়? ৰবিনে চকুৰ পানী মচি মচি ক'লে, মোৰ ভাগ্যইহে মোক কন্দুৱাইছে। ভগৱানক ভৰসা কৰিলোঁ, 20টা ভেড়া নাইকিয়া হ'ল। আনৰ পৰামৰ্শ মতে কুকুৰ দুটা কিনি পৰ দিয়ালোঁ, তথাপি নিতৌ এটাকৈ ভেড়া নোহোৱা হৈ আছে। কুকুৰনেচীয়া বাঘে খাইছে। কুকুৰ দুটাই আনকি নিশা ভোক এটাও নামাৰে। মই নাকান্দিনো কি কৰিম? বুঢ়া মানুহজনে কিছু সময় ভাবি ৰবিনক সুধিলে, তুমিনো তোমাৰ কুকুৰ দুটাক কি কি খাবলৈ দিয়া? কুকুৰ দুটাক দিনে এটাকৈ এন্দুৰ খাবলৈ দিওঁ। কুকুৰ বেচোঁতাই মোক যেনেকৈ কৈ গৈছিল ঠিক তেনেকৈ খাবলৈ দিছোঁ ইহঁত দুটাক। কিন্তু ইহঁত দুটা আচলতে কুকুৰেই নে মেকুৰী মই ঠাৱৰ কৰিব পৰা নাই, ৰবিনে ক'লে। অ' কথা এয়া, মোৰ কথা শুনা ৰবিন, কুকুৰ দুটাক পেট ভৰাই খাবলৈ দিয়া। তেতিয়া আৰু কুকুৰনেচীয়া বাঘকেইটা তোমাৰ গঁৰালৰ কাষেই চাপিব নোৱাৰিব, চাবা। তুমি যদি তোমাৰ কৰ্তব্য ঠিকমতে কৰা, কুকুৰৰ কৰ্তব্যও কুকুৰে ঠিকেই কৰিব, বুঢ়া মানুহজনে ক'লে। বুঢ়া মানুহজন গুচি যোৱাৰ পাছত ৰবিনে নিজে ভেড়া এটা মাৰি কুকুৰ দুটাক খাবলৈ দিলে। কুকুৰ দুটাই মহা আনন্দৰে সেই মাংস খাই ৰবিনৰ ভৰি চেলেকি পেট পূৰাই খাবলৈ দিয়াৰ কাৰণে কৃতজ্ঞতা প্ৰকাশ কৰিলে। ৰাতি আগৰ দৰেই কুকুৰনেচীয়া বাঘ দুটা আহিল। এইবাৰ কিন্তু সিহঁতক দেখাৰ লগে লগে কুকুৰ দুটাই চিঞৰ বাখৰ হুলস্থুল লগালে। এটা কুকুৰে কুকুৰনেচীয়া দুটাক ক'লে, যোৱা যোৱা, ইয়াৰ পৰা সোনকালে আঁতৰি যোৱা। আমাৰ গৰাকীয়ে আমাক তেওঁৰ সাধ্যমতে পেট পূৰাই খাবলৈ দিছে। আমিও আমাৰ সাধ্যমতে ভেড়াবোৰক ৰক্ষা কৰিম। তোমালোকৰ এৰাখিনি আমাৰ আৰু খাবলৈ প্ৰয়োজন নাই। কুকুৰনেচীয়া বাঘ দুটাই সেই কথা শুনি কুঁৱাৰী চেলেকি তারপরা আতর হল, কোনোদিনে সেইফালে মুখ নুঘূৰালে। সেই ঘটনাৰ পাছৰে পৰা ৰবিনৰ ভেড়াৰ জাকটো ৰক্ষা পৰিল। ভাইটি ভণ্টিহঁত, সাধুটো শুনি ভাল পালানে বাৰু? আহাচোন আমি আকৌ গীত মাত শুনো। কোৱাচোন ভণ্টি, তোমাৰ নামটো কি?
0: নমস্কাৰ, মোৰ নাম শ্ৰী জাগৃতি শইকীয়া।
1: জাগৃতি, ক'ৰ পৰা আহিছা?
0: মই নগাঁও ডিফলৈ পৰা।
1: কোন ক্লাছত পঢ়া তুমি?
0: এইবাৰ মই ছিক্সলৈ গৈছোঁ।
1: ক্লাছ ছিক্সত পঢ়া?
0: হয়।
1: তোমাৰ কোনটো বিষয় পঢ়ি ভাল লাগে বাৰু? কেইবাটাও বিষয় আছে ন তোমালোকৰ?
0: হয় হয়।
1: তাৰ ভিতৰত তোমাৰ কোনটো বিষয় বেছিকৈ ভাল লাগে?
0: বিষয় মানে মই
1: অংক ভাল লাগে নে ইংৰাজী ভাল লাগে নে সমাজ বিজ্ঞান ভাল লাগে নে
0: অংক? অংক।
1: অংক কৰি ভাল পোৱা?
0: হয়।
1: আজৰি সময়ত কি কৰি থাকা?
0: আজৰি সময়ত মই খেলা ধূলা কৰোঁ, নহয়বা মাজে সময়ে গানো গাওঁ।
1: এতিয়া ইয়াত গীত গাবা?
0: হয়,
1: গোৱা।

0: ভাল হৈছে দেই। কোৱাচোন ভণ্টি, তোমাৰ নামটো কি?
1: নমস্কাৰ, মোৰ নাম মাইনাতা খাটনিয়া।
0: মাইনাতা, ক'ৰ পৰা আহিছা তুমি?
1: শিৱনগৰ।
0: শিৱনগৰ, কোন ক্লাছত পঢ়া?
1: ক্লাছ ওৱান।
0: ওৱানত এতিয়া ইয়াত গীত গাবা?
1: অঁ,
0: গোৱা।
1: নাহৰ ফুলা

0: ভাল হৈছে, ধুনীয়া ধুনীয়া গীত শিকি আকৌ আহিবা দেই।
1: ভাইটি ভণ্টিহঁত, তোমালোকেও তোমালোকৰ গীত মাত, কবিতা, সাধুকথা আদি প্ৰত্যেক মাহৰ প্ৰথম শনিবাৰে বিয়লি 3 বজাৰ পৰা 5 বজাৰ ভিতৰত আমাৰ কেন্দ্ৰলৈ আহি বাণীবদ্ধ কৰাব পাৰিবা। ভাইটি ভণ্টিহঁত, আজিৰ সেউজীপাত অনুষ্ঠান সামৰাৰ সময় হৈ আহিল। তোমালোকলৈ মৰম চেনেহ জনাই মই মৃণালী শৰ্মাই আজিৰ সেউজীপাত অনুষ্ঠান ইমানতে সামৰিছোঁ। তোমালোকলৈ

সেউজীপাত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও, অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz-ত।

পিপলি বান্ধিলো টুপলি, এ কচু বান্ধিলো আতি, হে নন্দ যশোদাৰ সুপুত্ৰ হৈছে এ পৰ।

0: স্বপ্না ডেকা আৰু সংগীসকলৰ কণ্ঠত নাম শুনিলে। এয়া আকাশবাণী নগাঁও, অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টছত। এতিয়া আগবঢ়াইছোঁ গাঁৱতে দিন।
1: নমস্কাৰ, আকাশবাণী নগাঁও কেন্দ্ৰৰ সমূহ শ্ৰোতালৈ জনাইছোঁ আন্তৰিক প্ৰীতি সম্ভাষণ। গাঁৱত এদিন নামৰ অনুষ্ঠানটিৰ আজিৰ বিশেষ খণ্ডলৈ আপোনালোকক স্বাগতম। আজি আমি উপস্থিত হৈছোঁ নগাঁও জিলাৰ এক সুন্দৰ, ঐতিহ্যমণ্ডিত আৰু কৃষি প্ৰধান অঞ্চল জুৰিয়াত। নগাঁও চহৰৰ উত্তৰ দিশত অৱস্থিত এই বৃহৎ অঞ্চলত হিন্দু মুছলমানকে ধৰি বিভিন্ন ধৰ্ম আৰু সম্প্ৰদায়ৰ লোকসকলে মিলাপ্ৰীতিৰে অতীজৰে পৰা বসবাস কৰি আহিছে। জুৰিয়া মৌজাৰ অন্তৰ্গত এই অঞ্চল ৰূপহীহাট বিধানসভা সমষ্টিৰ এক গুৰুত্বপূৰ্ণ অংশ। সেউজীয়া খেতিপথাৰ, শাৰী শাৰী তামোল নাৰিকলৰ গছ, মাছ পালন আৰু কৃষিকাৰ্যৰ সফল সমন্বয়ে জুৰিয়াক গঢ়ি তুলিছে এক সমৃদ্ধ কৃষি অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে। ইয়াৰ উৎপাদিত মাছ আৰু কৃষিজাত সামগ্ৰী অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয়। আজিৰ এই অনুষ্ঠানত আমি জুৰিয়াৰ আৰ্থ সামাজিক জীৱন, শিক্ষা, সাহিত্য সংস্কৃতি, কলা চৰ্চা আৰু মহিলা আত্মসহায়ক গোটসমূহৰ অৰ্থনৈতিক বিকাশত অৱদানৰ বিষয়ে আলোচনা কৰিম। এই উদ্দেশ্যে আমাৰ সৈতে আছে কেইবাগৰাকীও বিশিষ্ট অতিথি। প্ৰথমে আমি কথা পাতিছোঁ অসম গ্ৰামীণ জীৱিকা অভিযান মিছনৰ উদ্যোগিক সখী শ্ৰীমতী ঈশা শইকীয়াৰ সৈতে।
2: নমস্কাৰ, মোৰ নাম শ্ৰী ঈশা শইকীয়া। মই জুৰিয়া ব্লকৰ এগৰাকী চি আৰ পি পি।

0: অফিচত দিব লাগিব। তাৰপিছত ছাৰসকল যাব ফিল্ড ভিজিটৰ কাৰণে, তেওঁলোকে চাব দোকানখন কেনেকুৱা বা বেচা কিনাটো কেনেদৰে চলিছে। সেইখিনি গোটেইখিনি ভালদৰে চোৱাৰ পাছত বা আগত তেওঁলোকৰ কিবা লোন চোন আছিল নেকি বা চিভিলটো ঠিক আছেনে নাই সেইখিনিও চোৱা হ'ব। যদি চব সকলো ঠিকে থাকে আৰু ডকুমেণ্টছ পাতিখিনিও সকলো ঠিকে থাকে থাকে তাৰপাছত তেওঁক আমি এই লোনটো প্ৰদান কৰোঁ। এইটো 50,000 টকা পাব আৰু 50,000 টকাটো লৈ তেওঁলোকে ধুনীয়াকৈ দোকানখনত বস্তুখিনি তেওঁলোকে ব্যৱসায়টো আগবঢ়াই নিব পাৰিব। আৰু ব্যৱসায়টো আগবঢ়াই নিয়াৰ পাছত যেতিয়া সেইখিনি টকাও ধাৰ মাৰি শেষ হ'ব 1 বছৰমানৰ ভিতৰত, তাৰপাছত তেওঁলোকে তাতকৈ বেছিকৈ আৰু অলপ ঋণৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ঠিক তেনেদৰে যিসকলৰ দোকান নাই তেওঁলোকে ফুড প্ৰচেছিঙৰ ক্ষেত্ৰত লোন ল'ব পাৰিব। এইটোক আমি ছিড কেপিটেল বুলি কওঁ। আৰু এই লোনটো তেওঁলোকে 40,000 টকা এটা পাব। এইটো কাৰণেও তেওঁলোকে ডকুমেণ্টছখিনি দি বা তেওঁলোকে যিখিনি পিঠা পনা আচাৰ বা কেক চেক মানে খাদ্য সামগ্ৰী যিখিনি ঘৰত প্ৰস্তুত কৰি বিক্ৰী কৰে, বেহুৱা মাহৰ গুড়া তেনেধৰণৰ বস্তুখিনিও বিক্ৰী কৰা ফটো আছে যদি তেওঁলোকে আমাক দিব লাগিব। আৰু সেইখিনি আমি চোৱাৰ পাছত তেওঁলোকৰ তাত আমি ফিল্ড ভিজিটত যাম, তেওঁলোকে সঁচাই বস্তুখিনি বিক্ৰী কৰে নে নকৰে মানে তেনেকুৱা আৰু গোটেই খাদ্য সামগ্ৰীৰ লগত জড়িত যিখিনি বস্তু সেইখিনি বিক্ৰী কৰে নে নকৰে সেইখিনি আমি চাই কৰি তাৰপাছত এইটো ফুড প্ৰচেছিঙৰ লোনটো 40,000 টকা পাব। আৰু এইটো 1 টকা ইণ্টাৰেষ্টত তেওঁলোকে CLFতে ঘূৰাব লাগিব। আৰু তাৰ উপৰিও তেওঁলোকৰ যিটো ভিঅ' আছে তেওঁলোকৰ অঞ্চলটোত, ভিঅ'ত যদি তেওঁলোক আছে ভিঅ'ৰ পৰাও তেওঁলোকে সৰু সুৰাকৈ 5,000-4,000 মানৰ এটা লোন ল'ব পাৰিব। সেইখিনি লৈও তেওঁলোকে নিজৰ ব্যৱসায়টো আগবঢ়াই লৈ যাব পাৰিব। তাৰোপৰি গোটৰ মহিলাসকলে 10 গৰাকীও একেলগে লগ হৈ তেওঁলোকে বেংকৰ পৰাও লোন এপ্লাই কৰিব পাৰিব। তেওঁলোকৰ গোটেইকেইগৰাকী চিভিলটো ঠিক থাকিব লাগিব। আৰু তাৰ মাজত যদি 8 গৰাকীমানো একেবাৰে ভাল হ'লেও হ'ব, 2 এগৰাকীও তেনেকুৱা হয়তো থাকে, সেইখিনি বেংকৰ লগত পাতি ল'লেই হ'ল, মেনেজাৰৰ লগত জৰিয়তে তেওঁলোকে এটা বেংক লোন এটা ল'ব পাৰিব। বা কাপোৰ কানি যদি তেওঁলোকে নিজৰ ঘৰতে চিলায়, কাপোৰ কানি চিলায় বা লগতে তেলপেৰা মেচিন আছে তেওঁলোকৰ ঘৰত, তাৰোপৰি যিকোনো সৰু সুৰা দোকান এখন হ'লেই হ'ব, একেবাৰে ডাঙৰ দোকান থাকিলেহে হ'ব তেনেকুৱা নহয়। তো আৰু এটা স্কীম হৈছে PMFME স্কীম হয়। আৰু PMFME স্কীমৰ অধীনত তেওঁলোকে ধানৰ মিল, চাউলৰ মিল, তাৰপাছত পিঠাগুড়ি খুন্দাৰ কাৰণে ডাঙৰ মেচিন বা মচলা পাতিৰ কাৰণে ডাঙৰ মেচিন, সেইখিনি তেওঁলোকে লোন ছিষ্টেমত ল'ব পাৰিব। এইটো তেওঁলোকে য'ৰ পৰা মেচিনটো ল'ব তাৰ পৰা কোটেশ্যন আমি উলিয়াই পেলাই দিব লাগিব। তাৰপাছত বেংকত লোনটো এপ্লাই কৰি ডকুমেণ্টছ পাতিখিনি জমা দিয়াৰ পাছত তেওঁলোকৰ চিভিলটো সেইটো চেক কৰিব। চেক কৰাৰ পাছত বেংকৰ পৰা মানুহ আহি তেওঁলোকৰ মানে জেগাখিনি চাব, ক'ত তেওঁলোকে বিজনেছটো ষ্টাৰ্ট কৰিব। আৰু প্ৰথমৰ পৰাই যদি তেওঁলোকে কিবা এটা বিজনেছ কৰি আছে তেনেকুৱা হ'লেতো আৰু বেছি ভাল হয়। আৰু সেইখিনি চোৱাৰ পাছত যদি সকলো ঠিকে থাকে থাকে তেনেদৰে তেওঁলোকে মেচিন ল'ব পাৰিব। আৰু বহুতখিনি মানুহে এইটো বস্তু লৈছে আৰু বহুতখিনি লাভো হৈছে। তেওঁলোকে পেকেজ ছিষ্টেমত মচলা পাতি বা বেহুৱা মাহৰ গুড়া সেইখিনি তেওঁলোকে লৈ বিক্ৰী কৰিছে। আৰু তাৰ উপৰি ধানৰ মিলটোও ল'ব পাৰিব, ধানৰ মিলৰ ক্ষেত্ৰতো তেওঁলোকে ঘৰতে সেইটো ব্যৱসায় কৰিব পাৰিব। অসম চৰকাৰেও এতিয়া বিভিন্ন ধৰণে সহায় কৰিছে, কাৰণ 10,000 টকাও তেওঁলোকে দিছে, প্ৰদান কৰিছে, কিন্তু আমাৰ অঞ্চলত বৰ্তমানলৈকে পোৱা নাই বাৰু আমাৰ। কিন্তু বাকীখিনিতো লোন ছিষ্টেমত আৰু 25,000কেও বহুতে এপ্লাই কৰিছে, মানে গোটত থাকি মানুহখিনি বহুতখিনি লাভ হ'ব বুলি আশা ৰাখিছোঁ আৰু। হয় যোৱা 5 জুনত আমি সকলোৱে গছপুলি ৰুলোঁ, গোটৰ মহিলাসকলকো গছপুলি ৰুবলৈ দিলোঁ, তেওঁলোকে আমাক ফটোবোৰ উঠি দিছে, আমিও ফিল্ডত গৈ পেলাই যিখিনি পাৰোঁ ফটোখিনি উঠাই আনিছোঁ আৰু সেইখিনি আমি অফিচত দিছোঁ, অনলাইন কৰিছোঁ। আৰু গছপুলিবোৰ ডাঙৰ হ'লেও সেইটোও এটা ব্যৱসায় নিচিনা, গছপুলিবোৰ ডাঙৰ হ'লেও সেয়াও বিক্ৰী কৰি তেওঁলোকেও সেয়া পইচা পাব। আৰু অসম চৰকাৰে এতিয়া গ্ৰামীণ জীৱিকা অভিযানত বহুতখিনি সহায় আগবঢ়াইছে আৰু বহুতখিনি সহায় আগবঢ়াবগৈ চাগে ভৱিষ্যতলৈকো, বহুত মানে প্ৰজেক্টটো আমাৰ আগুৱাই লৈ যাব। এই ক্ষেত্ৰত গোটৰ মহিলাসকলো ওলাই আহক, তেওঁলোকক যিখিনি সুবিধা দিছে সেইখিনি সুবিধা লওক, লৈ পেলাই নিজৰ ভৱিষ্যতো যাতে ভাল হয়, কিবা এটা ব্যৱসায় কৰি নিজকে যাতে আগবঢ়াই লৈ যাব পাৰে আৰু প্ৰত্যেকগৰাকী নাৰী যাতে স্বাৱলম্বী হ'ব পাৰে গোটত থাকি পেলাই, যদি তেওঁলোকে নিজৰ এটা ভৱিষ্যতটো সুন্দৰভাৱে সজাই লৈ যাব পাৰিব।
1: প্ৰিয় শ্ৰোতা, এয়া আমাৰ সৈতে আছে সমাজৰ এগৰাকী জ্যেষ্ঠ নাগৰিক ব্ৰজকুমাৰ বৰুৱা।
2: মোৰ নাম শ্ৰী ব্ৰজকুমাৰ বৰুৱা, মই জুৰিয়াতি আজি ডাঙৰ দীঘল হ'লোঁ আৰু জুৰিয়াতি মানে বৃদ্ধ অৱস্থাত পৰিছোঁহি আৰু। বা যিয়ে নহওক, জুৰিয়াৰ বিষয়ে ক'বলৈ গ'লেতো বহু কাহিনী। জুৰিয়া হৈছে নগাঁও জিলাৰ উত্তৰে অৱস্থিত এটা মৌজা। এই জুৰিয়াৰ কিনাৰেদিয়ে আপোনাৰ এটা খুঁটি এটা বহি আহিছিল ব্ৰহ্মপুত্ৰ কিনাৰেদি। আৰু এই জুৰিয়া গাঁওখনৰ পৰাই ক্ৰমান্বয়ে খুঁটিৰ

0: নাগাবন্ধা, কান্ধুলিমাৰি, তাৰপিছত আপোনাৰ কাষৰি, এনে কিছুমান গাঁৱৰ লগত জড়িত আছিলে। এই জুৰিয়াতেই মানে এটা নামঘৰ প্ৰতিষ্ঠিত হৈছিলে। সেই নামঘৰটো হৈছে বৰনামঘৰ, জুৰীয়া বৰনামঘৰ বুলি ক'লে কয়। এই নামঘৰৰ পৰাই 12টা নামঘৰ হৈ ভাগে ভাগে জুৰীয়াত এখন সমাজ গঢ়ি উঠিছিলে। আৰু সেই সমাজখনৰ মূল হিচাপে শংকৰদেৱ মন্দিৰ আছিলে। আৰু সেই শংকৰদেৱ মন্দিৰতে এই 12টা খেলৰ 12টা ভাওনা হৈছিলে। আৰু প্ৰত্যেকখন গাঁৱৰ পৰাই সকলো ভক্তপ্ৰাণ ৰাইজ আহি এই মন্দিৰতে উৎসৱভাগ পালন কৰিছিলে। আৰু মানুহৰ মাজত এটা সম্প্ৰীতি, যিটো সম্প্ৰীতি, এই সম্প্ৰীতিটো জাগি উঠিছিলে। পূৰ্বতে আমি জানিব পাৰোঁ এই জুৰীয়াৰ নামটোৰ নামাকৰণ এনেধৰণে হৈছিলে যে ইয়াত দুখন জুৰ বিল আছিলে, এই জুৰ বিলৰ পৰা জুৰীয়া হৈছিলে। আনহাতে গদাধৰ সিংহই এই জুৰীয়াতে আহি এখন্তক জিৰাইছিলে। তেওঁ যে ইয়াত জিৰালে, এই জিৰাটো জিৰোৱাটো লৈ পেলাই এটা জুৰীয়া নামাকৰণ পূৰ্বপুৰুষসকলে দি থৈ গৈছিলে। গতিকে এতিয়া জুৰীয়াৰ অৱস্থা এনে এটা পৰিৱেশলৈ আহিছিলে। জুৰীয়া মানুহবিলাক যিবিলাক চাকৰি বাকৰি হৈছে তেওঁলোকে ইয়াৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈছে। আৰু বৰ্তমান জুৰীয়াত যিখিনি মানুহ আছে এই মানুহখিনিৰ এতিয়া অৱস্থা খুব টনকিয়াল নহয়। ধৰক চাকৰি বাকৰি থকা মানুহখিনিতো বাহিৰতে আছে, আৰু যিখিনি মানুহ এতিয়া বৰ্তমান সমাজৰ লগত জড়িত হৈ আছে, ধৰ্মীয় লগত জড়িত হৈ আছে, আৰু ধৰ্মৰ ক্ষেত্ৰতো আমি দেখা পাইছোঁ আগৰ যিটো সম্প্ৰীতি, এই সম্প্ৰীতিটো লাহে লাহে ভাগ ভাগ হৈ গৈছে। এটা ভাগ ভাগ হৈ যোৱাৰ কাৰণে মানুহৰ মনৰ যিটো উৎসাহ, যিটো আনন্দ, যিটো ল'ৰা ছোৱালীয়ে সেই উৎসাহখিনি পাব লাগিছিল, সেইটো বৰ্তমানলৈকে হৈ উঠা নাই। তথাপিও ৰাইজৰ প্ৰচেষ্টাত কিছু সংখ্যক হ'লেও এতিয়া বৰ্তমান ভাললৈ আহিছে। আৰু ইয়াৰ শিক্ষাৰ ক্ষেত্ৰত বহুতো আমি পূৰ্বৰ পৰাই দেখা পাই আহিছোঁ, শিক্ষাৰ ক্ষেত্ৰতো বহুতো উন্নত আছিলে। আৰু ইয়াৰ পৰা বহুত ল'ৰা ভাল শিক্ষা কৰি পেলাই আপোনাৰ বাহিৰত কাম কৰি আছে, চাকৰি বাকৰি কৰি আছে, বাহিৰতে ঘৰ দুৱাৰ বনাইছে। গতিকে আৰু বেছি নকওঁ, কিনো ক'ম।
1: ইয়াত শিক্ষা বা বাট পথৰ ব্যৱস্থা এইবিলাক কেনেকুৱা?
0: শিক্ষাৰ ক্ষেত্ৰত আমাৰ প্ৰথম ইয়াত আপোনাৰ MB স্কুল এখন প্ৰতিষ্ঠা হৈছিলে। তেতিয়া সেই লীলাধৰ কাকতিৰ ককায়েক যোগেন কাকতিৰ কটকীৰ দিনত সেই মানে MB স্কুলখন প্ৰতিষ্ঠা হৈছিলে। MB স্কুলৰ পৰা লাহে লাহে গৈ সেই স্কুলখন গাৰ্লছ স্কুললৈ পৰিণত হ'ল। আৰু এখন জুৰীয়া হাইস্কুল আছিলে, জুৰীয়া হাইস্কুলখনৰ পৰা লাহে লাহে এতিয়া হায়াৰ ছেকেণ্ডেৰীলৈ পৰিৱৰ্তন হ'ল। আকৌ এখন জুৰীয়াৰ কলেজ এখন নিৰ্মাণ হ'ল, শিক্ষাৰ ক্ষেত্ৰত এনেকৈ আগবাঢ়িছে। আৰু দ্বিতীয়তে গাঁৱে গাঁৱে ধৰক আপোনাৰ কিছুমান LP স্কুল আছে, এই স্কুলবিলাকতেই ল'ৰা ছোৱালীবিলাকে পাঠদান কৰিছিলে। এতিয়া আজিকালি এনেকুৱা এটা পৰিৱেশ হৈছে, ল'ৰা ছোৱালীবিলাক পাবলৈ নাইকিয়া হৈছে। বিশেষকৈ আমি এতিয়া বেলেগৰ পৰা আহি ইয়াত শিক্ষাদান কৰি আছে, কিন্তু আমাৰ স্থানীয় লোকেই এতিয়া বৰ্তমান শিক্ষাদান কৰিব পৰাৰ পৰা বিৰত হৈ আছে। বাট পথৰ ব্যৱস্থা ধৰক আপোনাৰ আমাৰ বিশেষকৈ ৰূপহেট সমষ্টিৰ জুৰীয়া অঞ্চলত আমাৰ বিধায়ক চৰকাৰীভাৱে, চৰকাৰ যোনখন চৰকাৰ হয় সেই চৰকাৰৰ বিধায়ক নাপাওঁ। প্ৰতি বছৰে বিধায়কজন বেলেগ হয়। ইয়াৰ বিনিময়ত আমাৰ ৰাস্তা ঘাটৰ উন্নতি হোৱা নাই বুলি ক'ব পাৰি। বৰ্তমান যিখন চৰকাৰে এতিয়া বৰ্তমান আছে সেইখন চৰকাৰৰ দিনত কিছু মেৰামতি হৈছে, হ'লেও সম্পূৰ্ণৰূপে উন্নতিকৰণ হোৱা নাই।
1: এতিয়া ইয়াত ধৰ্মীয় সংখ্যালঘু সংখ্যা বেছি, যিহেতু মানুহৰ মাজত কেনেকুৱা ধৰণৰ মিলা মিছা বা সম্প্ৰীতিটো কেনেকুৱা?
0: এটা সময়ত আমি পাইছিলোঁ, আমি একেলগে বিহু পাতিছিলোঁ। আজি অসমীয়া গুৰিয়াখিনিয়ে আমাৰ লগত এই বিহুত জইন কৰিছিলে, তেওঁলোকে বিহু নাচিছিলে এটা সময়ত। কিন্তু আজি কিছুদিনৰ পৰা ৰাজনীতিৰ যিটো মানে উত্থান পতন হৈ আছে, এই উত্থান পতনৰ বিনিময়ত যিটো মানে আত্মীয়তা ভাৱ আছিলে সকলোৰে লগত মিলা মিছা, এইটো কিন্তু লাহে লাহে কমি গৈছে। কমি যোৱাৰ বিনিময়ত আমাৰো এটা ক্ষতি হৈছে। আজি ধৰক আপোনাৰ ইয়াত যিমানখিনি কাম কৰিবলগীয়া হয় সকলোবিলাক সংখ্যালঘু মানুহবিলাকে বেছি ধৰণে কাম কৰে, কাম কৰা মানুহৰ এতিয়া অভাৱ হৈছে। আৰু তেওঁলোকে আগত যেনেধৰণে কাম কৰিবলৈ আহে, যেনেধৰণে কৰিবলৈ আহে, তেনেধৰণে আমি তেওঁলোকক নাপাওঁ। তথাপি তাৰ মাজতে দুই চাৰিজন ব্যক্তি আহি আমাক সহায় কৰে, আৰু তেওঁলোকৰ দৰে মোকামিলাকৈ চলি আছোঁ বৰ্তমান এতিয়ালৈকে।
2: এতিয়া আমি আহিছোঁ সাহিত্য সংস্কৃতিৰ প্ৰসংগলৈ। আমাৰ সৈতে আছে জুৰীয়া শাখা সাহিত্য সভাৰ সভাপতি তথা উদমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফজলুল হক মৰল।

0: ক্ৰীড়া অঞ্চলত সাহিত্য চৰ্চা খুব বেছি হোৱা নাই। পূৰ্বতে ইয়াতে চন্দ্ৰধৰ কটকী, তেওঁ কিছু লেখা মেলা কৰিছিলে। তাৰপিছত অৰুণ শইকীয়া, জুৰীয়া হাইস্কুলৰ শিক্ষক আছিলে, তেওঁ কিছু প্ৰবন্ধ পাতি লিখিছে। আৰু এজন ঘন শইকীয়া নে গুণধৰ শইকীয়া, তেওঁ কিছু প্ৰবন্ধ পাতি লিখিছিলে। এইপিনে কিতাপ আকাৰত আমাৰ জনাত আমাৰ যিজন ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিলে প্ৰয়াত শামসুল হুদা, তেওঁ কেইবাখনো কিতাপ লিখিছিলে। তাৰপিছত আলিটাঙনিৰ শিক্ষক প্ৰয়াত আব্দুল কুদ্দুছ, তেওঁ তিনিখনমান কিতাপ ইয়াত লিখিছে। আৰু বৰ্তমান প্ৰজন্মৰ ভিতৰত মই যিটো দেখিছোঁ যে আমাৰ আলিটাঙনি মৌজাৰ বাটমাৰীৰ চাবিনা আলিয়া প্ৰায় 8খনমান কিতাপ তাই লিখিছে। তাৰে কেইবাখনো ইংৰাজীত প্ৰকাশ পাইছে আৰু কেইবাখনো অসমীয়াতো। তেওঁৰ এখন কিতাপ মই পঢ়িছিলোঁ, উপন্যাস নিশাৰ নিনাদ বুলি এখন কিতাপ, এখন উপন্যাস তেওঁ লিখিছে। কেইবাখনো কবিতাৰ পুথিও লিখিছে। তেওঁ ভালেমান দিন ধৰি তেওঁ মানে সাহিত্য চৰ্চাৰ লগত জড়িত হৈ আছে। ইয়াৰ উপৰিও কেইবাজনীও অৱশ্যে প্ৰবন্ধ পাতি লিখা মই দেখিছোঁ। বিশেষকৈ আই আই টিত বৰ্তমানে চাকৰি কৰি থকা, অধ্যাপনা কৰি থকা অৰূপ শইকীয়া, তেওঁ কেইবাটাও ভাল প্ৰবন্ধ লিখিছে। মই তেওঁ কিতাপ এখনো লিখা বুলি মই ইতিমধ্যে গম পাইছোঁ। আৰু কিছু মানুহে কিতাপ আদি লিখি আছে মই জনাত, কিন্তু যি ধৰণৰ সাহিত্য চৰ্চা জুৰীয়া অঞ্চলত হ'ব লাগিছিল সেই ধৰণৰ চৰ্চা আচলতে হোৱা নাই। আমি সাহিত্য চৰ্চা এটা পৰিৱেশ আনিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আমি ইতিমধ্যে কেইবাখনো কবি মেল আমি পাতিছোঁ। আৰু আমাৰ এটা সময়ত নগাঁৱত আমাৰ নগাঁও জিলা সাহিত্য সভাৰ অধিৱেশন তাত হৈছিলে। এখন আলোচনী, এখন স্মৰণিকা ওলাইছিলে, তাতো কেইবাজনে লিখা মেলা কৰিছিলে। ঘনকান্ত বৰা বুলি এজন ইঞ্জিনিয়াৰ আছিলে নগাঁৱৰ, এখন ভাল ইয়ে লিখিছিলে, প্ৰবন্ধ লিখিছিলে। আৰু তেওঁ এই অঞ্চলৰ যিটো ইতিহাস তেওঁ তাত লিপিবদ্ধ কৰিছিলে। তাৰপিছত কেইবাখনো বিদ্যালয়ৰ পৰা ইতিমধ্যে আলোচনী ওলাইছে। আলিটাঙনিৰ পৰা উছমানিয়ান বুলি এখন আলোচনী বহু বছৰ ইয়াত ওলাইছে। আৰু এ কে ফজলুল হক বুলি যিগৰাকী শিক্ষক তাৰ আলিটাঙনিৰ, তাত তেওঁ অৱশ্যে সেইখিনি তাতে আলিটাঙনিত এটা পৰিৱেশ আনিবৰ কাৰণে চেষ্টা কৰিছে। সেইদৰে বগৰীগুৰি হায়াৰ ছেকেণ্ডেৰীৰ পৰাও জ্যোতি বুলি এখন আলোচনী কেইবাবছৰো ওলাইছে। জুৰীয়া হায়াৰ ছেকেণ্ডেৰীৰ পৰা কেইবাখনো আলোচনী ইতিমধ্যে ওলাইছে। আৰু তাৰ ইতিমধ্যে হীৰক জয়ন্তী উৎসৱ পালন হৈ গৈছে, এই তাতো এখন স্মাৰক গ্ৰন্থ ওলাইছে। জুৰীয়া গাৰ্লছৰো স্মাৰক গ্ৰন্থ ওলাইছে। বগৰীগুৰিৰো হীৰক জয়ন্তী হৈ গৈছে আৰু তাতো এখন কৰিছে। আৰু বহুকেইজন লেখকে মই দেখিছোঁ যে ভাল ভাল প্ৰবন্ধ পাতি লিখিছে। আৰু আমি চেষ্টা কৰি আছোঁ যাতে আমাৰ এই অঞ্চলত এটা সাহিত্যৰ পৰিৱেশ আহে, চেষ্টা কৰি আছোঁ। এইখিনিতে মনত পৰিছে, জুৰীয়াৰ সুবোধ কুটুকী যিগৰাকী ব্যক্তি আছিলে, তেওঁ জুৰীয়াৰ ইতিহাস বুলি এখন কিতাপ লিখিছিলে। আৰু বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এসময়ৰ শিক্ষক মমতাজুদ্দিন আহমেদে ইছলামৰ ইতিহাস বুলি এখন কিতাপ লিখিছিলে। আৰু গোটেই অসমতে এই স্কুলবিলাকত ইয়াৰ পাঠ্যপুথি হিচাপেও চলিছিল। নতুন প্ৰজন্মৰ ভিতৰত মই দেখাত আমাৰ কেন্দুগুৰিৰ আছাদ মদানী বুলি এজন সৰু ল'ৰা, কলেজীয়া ল'ৰা, ভাল কবিতা লিখি আছে আৰু প্ৰবন্ধ পাতিও লিখিছে। জুৰীয়া শাখা সাহিত্য সভাৰ যিগৰাকী সম্পাদক সূৰ্য বৰাই এখন কিতাপ, কবিতাৰ কিতাপ লিখিছে। আমাৰ জয়ন্ত কাকতিও কবিতাৰ কিতাপ এখন লিখিছে। গতিকে চৰ্চা এটা চলি আছে। হয়তো আমাৰ চৰ্চা আমি আৰু অলপ আগুৱাই নিবৰ কাৰণে ময়ো 2-4খন কিতাপ লিখিছোঁ। পাঠ্যপুথি মোৰ 3খন আছে আৰু অন্য কিতাপ 2খনমান হৈছে। গতিকে এই ধৰণৰ চৰ্চা চলি আছে।
1: কিতাপৰ নাম এটা
0: কৈ মোৰ কিতাপৰ এটা হৈছে ৰাহবাৰ বুলি এখন কিতাপ লিখিছিলোঁ। আৰু আমাৰ কেইবাখনো আমাৰ ভূপেন হাজৰিকাৰ ওপৰতো আমাৰ মোৰ এখন কিতাপ আছে। আৰু পাঠ্যপুথি কেইখনমান ইংলিছ গ্ৰামাৰৰ 2খনমান

0: প্ৰিয় শ্ৰোতা, আজিৰ গাঁৱত এদিন অনুষ্ঠানত আমি জুৰীয়া অঞ্চলৰ বিভিন্ন দিশ, কৃষি, অৰ্থনীতি, মহিলা আত্মসহায়ক গোটৰ ভূমিকা, সামাজিক সম্প্ৰীতি, শিক্ষাৰ বিকাশ, সাহিত্য সংস্কৃতি আৰু কলা চৰ্চাৰ বিষয়ে জানিবলৈ সুযোগ পালোঁ। প্ৰকৃতিৰ সৌন্দৰ্য, কৃষিভিত্তিক অৰ্থনীতি, সম্প্ৰীতিৰ বাতাৱৰণ আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰে জুৰীয়া নিঃসন্দেহে নগাঁও জিলাৰ এক উল্লেখযোগ্য অঞ্চল। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময় হৈ আহিল গাঁৱত এদিন অনুষ্ঠানটিৰ আজিৰ এই খণ্ডটি সামৰণি মাৰিবৰ হ'ল আৰু মই প্ৰাঞ্জল শইকীয়াই আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।
1: গাঁৱত এদিন অনুষ্ঠানটি শুনিলে, এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz। কবি, গীতিকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা পাৰ্বতী প্ৰসাদ বৰুৱাৰ আজি মৃত্যুতিথি। তেখেতলৈ জনাইছোঁ এই মুহূৰ্তত গভীৰ শ্ৰদ্ধাঞ্জলি। আজিৰ গীতৰ অনুষ্ঠানত প্ৰথমেই আগবঢ়াইছোঁ পাৰ্বতী প্ৰসাদ বৰুৱাৰ কেইটিমান চিৰযুগমীয়া গীত।

শ্ৰোতাই গীতৰ অনুষ্ঠানত শুনিছে পাৰ্বতী প্ৰসাদ বৰুৱাৰ কেইটিমান গীত। এইবাৰৰ শিল্পী ভূপেন হাজৰিকা।

শ্ৰোতাই গীতৰ অনুষ্ঠানত শুনিছে ভূপেন হাজৰিকাৰ কণ্ঠত পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচিত কেইটিমান গীত। এইখিনিতে জনাই থওঁ, আকাশবাণীয়ে কাইলৈ 90 বছৰ সম্পূৰ্ণ কৰিব। এই উপলক্ষে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা কাইলৈ সোমবাৰে পুৱা 10 বজাত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাটিত ভাগ ল'ব আকাশবাণী নগাঁও কেন্দ্ৰৰ নিয়মীয়া শ্ৰোতা ক্ৰমে মৰিগাঁৱৰ ৰাজু বৰা মজুমদাৰ, জাজৰিৰ শ্ৰোতা নৰেশ্বৰ হীৰা আৰু নগাঁৱৰ মনু ৰাজখোৱায়।

পাৰ্বতীপ্ৰসাদ বৰুৱাৰ গীতৰ কথাৰে ভূপেন হাজৰিকাৰ কণ্ঠত কেইটিমান গীত শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এইখিনিতে জনাব বিচাৰিছোঁ, শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীতৰ বাবে অনুৰোধ কৰিব পাৰে। তাৰ বাবে শ্ৰোতাসকলে আমাৰ পেজলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে। আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগ নম্বৰ 9435053214।

0: ভূপেন হাজৰিকাৰ কণ্ঠত পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচিত কেইটিমান গীত শুনিলে। আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দিনৰ 11 বজাৰ মুখ্য বাতৰি পঢ়িছোঁ। উৎপল কুমাৰ দাসে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম মন্ত্ৰীসভাৰ সদস্যসকলে কালি লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কালি লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ কমেও 100 গৰাকী সচিব তথা জ্যেষ্ঠ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। গুৱাহাটীত প্ৰথমবাৰৰ বাবে জাপান ভাৰত মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি ভাৰত ভ্ৰমণলৈ আহিব। চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ প্ৰস্তুতি চলাই থকা অসম চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ অধীনত 16,810 ঘৰৰ অনুমোদন লাভ কৰিছে। তেজপুৰত কালিৰে পৰা অনুষ্ঠিত লিচু উৎসৱৰ আজি সামৰণি পৰিব। কালি এই উৎসৱৰ অংশ হিচাপে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। 77 সংখ্যক বিশ্ব চাইকেল দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা চৌহদত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈছে। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে চৰকাৰে আবেদন আহ্বান কৰিছে। অহা 31 জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা আজি পুনৰ খেল আৰম্ভ কৰি এই বাতৰি যুগুতোৱাৰ পৰলৈ 4টা উইকেটৰ বিনিময়ত 446 ৰাণ সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব। নমস্কাৰ।

0: धन की हेराफेरी से संबंधित है। कक्षा 12वीं की परीक्षा के परिणाम जारी होने के बाद संबंधित मुद्दों की जांच और उत्तर पुस्तिकाओं के पुनर्मूल्यांकन के लिए ऑनलाइन आवेदन जमा करने की आज अंतिम तारीख है। केंद्रीय माध्यमिक शिक्षा बोर्ड ने सोशल मीडिया पोस्ट में बताया है कि पोर्टल मध्यरात्रि तक खुला रहेगा। बोर्ड ने छात्रों से अनुरोध किया है कि वे अंतिम तिथि से पहले अपने आवेदन भरकर जमा कर दें। राष्ट्रीय परीक्षा एजेंसी एनटीए ने सोशल मीडिया और मैसेजिंग प्लेटफॉर्म पर नीट यूजी 2026 की पुनर्परीक्षा प्रश्न पत्र के कथित लीक या बिक्री के दावों का खंडन किया है। एनटीए ने कहा है कि ये छात्रों और उनके परिवारों की चिंताओं का फायदा उठाने वाले संगठित नकल गिरोहों का काम है। क्रिकेट में न्यू चंडीगढ़ में भारत ने आज अफगानिस्तान के खिलाफ खेले जा रहे एकमात्र टेस्ट मैच के दूसरे दिन के लंच तक 6 विकेट पर 475 रन बना लिए हैं। कप्तान शुभमन गिल 126 रन और ऋषभ पंत 81 रन बनाकर आउट हो गए। वॉशिंगटन सुंदर और मानव सुथार लंच तक क्रीज पर मौजूद थे। और इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 16,800 গৃহৰ অনুমোদন লাভ, গুৱাহাটীত অহা মাহত হ'বলগীয়া ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী। 77 সংখ্যক বিশ্ব চাইকেল দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া চৌহদত বিশেষ কাৰ্যসূচী সম্পন্ন। আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰানৰ পৰা আজি পুনৰ খেল আৰম্ভ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 16,810 ঘৰৰ অনুমোদন লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই তথ্য প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত অসমে 220,12,00,000 টকাৰ আবণ্টন লাভ কৰাৰ লগতে 16,810 ঘৰৰ অনুমোদন লাভ কৰিছে। আনহাতে 27,544 গৃহ অনুমোদন পৰ্যায়ত আছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনাই কয় যে এই গৃহ নিৰ্মাণ আঁচনিখনে ৰাজ্যখনত গৃহহীন হিতাধিকাৰীসকলক উপকৃত কৰিব। বিগত বৰ্ষত ৰাজ্যত 3,25,234 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ হিতাধিকাৰীক প্ৰদান কৰা হৈছে। কেন্দ্ৰই 2022 চনত অসমৰ বাবে 5,00,000 গৃহৰ অনুমোদন জনাইছিল। সেই লক্ষ্য পূৰণ কৰাৰ পিছত চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 16,810 গৃহৰ অনুমোদন জনায়। জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছি জুলাইৰ মাজভাগত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব। তেওঁ গুৱাহাটীত প্ৰথমবাৰৰ বাবে হ'বলগীয়া ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্য আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব। দুয়ো দেশৰ এই সন্মিলনক লৈ ইতিমধ্যে দিল্লীৰ লগতে দিছপুৰতো বিশেষ তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত অনুমোদন লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নেতৃত্বৰ মিত্ৰজোঁট চৰকাৰে ভাৰত জাপান আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী সন্মিলনখন সুচাৰুৰূপে আয়োজন কৰাৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা যুগুত কৰাৰ কাম আৰম্ভ কৰিছে। এইলৈ কালি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অসম মন্ত্ৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই সন্মিলনত প্ৰতিৰক্ষা, বাণিজ্য, অৰ্থনৈতিক সুৰক্ষা আদি কেইবাটাও বিষয়ত ভাৰত আৰু জাপানৰ মাজত বুজাবুজিৰ চুক্তি সম্পাদন হোৱাৰ সম্ভাৱনা আছে। 77 সংখ্যক বিশ্ব চাইকেল দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া চৌহদত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ফিট ইণ্ডিয়া মুভমেণ্টৰ অধীনত আয়োজিত এই অনুষ্ঠানৰ লক্ষ্য আছিল চাইকেল চলোৱাৰ জৰিয়তে নিজকে স্বাস্থ্যসন্মত কৰি সুস্থ জীৱনশৈলী গঢ়ি তোলা। এই উপলক্ষে চাইকেল ৰেলীৰ উপৰিও যোগাসন, জুম্বা আদি বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হয়। উদ্বোধনী অনুষ্ঠানত মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক

বিজয় গুপ্তা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত অৰ্জুন বঁটাপ্ৰাপক খেলুৱৈ নয়নমণি শইকীয়া সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে বিভিন্ন জিলাত যাৱতীয় কাম কাজ চলি আছে। কামৰূপ জিলাতো লোকপিয়লৰ বাবে 13টা এলেকা গঠন কৰি কাম কৰি থকা হৈছে। মুখ্য লোকপিয়ল বিষয়াৰ দায়িত্বত থকা জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই কেন্দ্ৰীয়ভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছতে 44গৰাকী জিলা পৰ্যায়ৰ বিষয়াকো প্ৰশিক্ষণ দিয়া হৈছে। জিলাখনত ইয়াৰ উপৰি 3,418গৰাকী গণনাকাৰী বিষয়া নিয়োগ কৰা হ'ব। এই বিষয়াসকলক পৰহিলৈৰ পৰা প্ৰশিক্ষণ দিয়া হ'ব। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। তেজপুৰত কালিৰে পৰা অনুষ্ঠিত লিচু উৎসৱৰ আজি সামৰণি পৰিব। কালি এই উৎসৱৰ অংশ হিচাপে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ সাংসদ ৰঞ্জিত দত্তই লিচুৰ উৎপাদন বৃদ্ধিৰ বাবে কৃষকসকলক উৎসাহিত কৰাৰ লগতে স্পেয়াৰ ক্ৰয়ৰ বাবে কৃষকসকললৈ 52 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি জানিবলৈ দিয়ে। অনুষ্ঠানত উপস্থিত থাকি তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই লিচু উৎপাদন বৃদ্ধিৰ বাবে ঘৰে ঘৰে লিচু আঁচনি গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰ অধীনত তেজপুৰৰ 10,000 পৰিয়ালৰ মাজত 20,000 উন্নত জাতৰ লিচু পুলি ৰোপণ কৰা হ'ব বুলি তেওঁ কয়। তেজপুৰৰ বিশ্ববিখ্যাত লিচুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰিবলৈ আৰু নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে এই উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা প্ৰশাসনে ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিছে। প্ৰধানমন্ত্ৰীলৈ জিলা প্ৰশাসনে প্ৰেৰণ কৰা এই বিশেষ উপহাৰে তেজপুৰৰ লিচুক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক জনপ্ৰিয় কৰাৰ লগতে ইয়াৰ লগত জড়িত কৃষকসকলক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। কালি উৎসৱ উপলক্ষে ডাক বিভাগৰ অসম চক্ৰৰ মুখ্য ডাকপালে প্ৰকাশ কৰা এটা স্মাৰক ডাক কভাৰ আৰু ডঃ ভূপেন শইকীয়াৰ সম্পাদনত প্ৰকাশিত এখন স্মৰণিকা উন্মোচন কৰা হয়। অনুষ্ঠানত 10গৰাকী বচা বচা লিচু উৎপাদকক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰা হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানত আজি 2টাকৈ বিভাগীয় হাতীক ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অৱসৰ দিয়ে। একে সময়তে আন 5টা হাতীক উদ্যানখনত নিয়োগ কৰা হয়। উল্লেখযোগ্য যে দীৰ্ঘ বছৰে মানাহৰ অৰণ্যত পেট্ৰলিঙৰ লগতে পৰ্যটকৰ বাবে ছাফাৰীকে ধৰি বিভিন্ন দিশত সেৱা আগবঢ়াই অহা দুজনী মাইকী হাতী প্ৰমীলা আৰু পূৰ্ণিমাক বিভাগে আনুষ্ঠানিকভাৱে অৱসৰ দিয়ে। একেদৰে প্ৰশিক্ষণ শেষ হোৱা 5টাকৈ নতুন হাতীক উদ্যানখনত আজিৰে পৰা নিয়োজিত কৰা হয়। পুৱা মানাহৰ বাঁহবাৰী ৰেঞ্জৰ দ্বিতীয় প্ৰৱেশদ্বাৰত আয়োজিত অনুষ্ঠানৰ যোগেদি হাতীসমূহক পেৰেড চালামেদি অৱসৰ আৰু অভিবাদন জনোৱা হয়। বজালী আৰক্ষীয়ে চাইবাৰ অপৰাধৰ বিৰুদ্ধে চলোৱা এটা অভিযানত বৃহৎ সফলতা লাভ কৰিছে। বজালীৰ উপ আৰক্ষী অধীক্ষক ভৱৰ্ণনাথৰ নেতৃত্বত সৰুপেটা আৰক্ষীয়ে চলোৱা অভিযানত চাইবাৰ অপৰাধৰ সৈতে জড়িত 4জন অভিযুক্তক আটক কৰিবলৈ সমৰ্থ হৈছে। আটক হোৱা অভিযুক্তকেইজন হৈছে জিতুমণি ৰয়, ৰঞ্জন দাস, আদিত্য তিৱাৰী আৰু ৰাহুল কুমাৰ। বজালী আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা অনুসৰি অভিযুক্তকেইজন বহিৰাজ্যৰ চাইবাৰ অপৰাধী চক্ৰৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে। জানিব পৰা মতে গ্ৰাহক সেৱা কেন্দ্ৰৰ জৰিয়তে বিভিন্ন ধৰণৰ চাইবাৰ জালিয়াতি আৰু অবৈধ লেনদেনৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে অভিযুক্তকেইজনক আটক কৰে। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে চৰকাৰে আবেদনৰ আহ্বান কৰিছে। অহা 31 জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা শিশুসকলক এই সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.inত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে জনসাধাৰণে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসভা ভৱনত

0: ৰাজ্য চৰকাৰে কমেও কমেও 100 গৰাকী সচিব তথা জ্যেষ্ঠ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত বিকশিত অসমৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰূপৰেখা দাঙি ধৰাৰ লগতে বিভিন্ন বিভাগৰ মাজত সহযোগিতা, সমন্বয় আৰু উমৈহতীয়া উদ্দেশ্য লৈ কাম কৰাৰ মনোভাৱ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বিকশিত অসমৰ গতি অনিৰুদ্ধ কৰি ৰখাৰ লগতে দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ অন্যতম হিচাপে অসমক গঢ়ি তুলিবলৈ সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা আজি ভাৰতৰ প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ হয়। বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে 110 অভাৰত 6টা উইকেট হেৰুৱাই 475 ৰাণ কৰি খেলি আছে। কে এল ৰাহুল 100 ৰাণ আৰু অধিনায়ক শুভমন গিলৰ 126 ৰাণৰ জৰিয়তে ভাৰত সম্প্ৰতি শক্তিশালী স্থিতিত আছে। সাই সুদৰ্শন আৰু ঋষভ পণ্টেও 81 ৰাণকৈ বৰঙণি আগবঢ়ায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 16,800 গৃহৰ অনুমোদন লাভ। গুৱাহাটীত অহা মাহত হবলগীয়া ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী। আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজত টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা আজি পুনৰ খেল আৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: और साथ ही उस जज्बे को भी सलाम किया गया कि यदि मनुष्य कुछ ठान ले तो क्या नहीं कर सकता। राजस्थान की सूखी बंजर धरती पर नहर लाना ये एक सपना था वहां के लोगों का पुश्तों से, लेकिन वो सपना साकार होता है गंगा सागर नहर के रूप में। फिल्म में जलाल आगा ने भूमिका निभाई गंगा सिंह की, सिमी ग्रेवाल बनी गौरी गंगा की अर्धांगनी, मधुचंदा थी सोनिकी के किरदार में जो कि गंगा की छोटी बहन होती है, सज्जन हरी सिंह के रूप में थे जो कि गंगा और सोनिकी के पिता होते हैं। इसके अलावा मंगल सिंह का किरदार निभाया प्रकाश थापा ने, किरण कुमार बने मोहन कॉल इंजीनियर के किरदार में, राशिद खान भीकू के किरदार में थे और इसके साथ छोटे से किरदार में थे पिंचू कपूर जो डाकिये के किरदार में।

নমস্কাৰ, বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ 16,810টা ঘৰৰ অনুমোদন লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই তথ্য প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত অসমে 220 কোটি 12 লাখ টকাৰ আবণ্টন লাভ কৰাৰ লগতে 16,810টা ঘৰৰ অনুমোদন লাভ কৰিছে। আনহাতে 27,544টা গৃহ অনুমোদন পৰ্যায়ত আছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনাই কয় যে এই গৃহ নিৰ্মাণ আঁচনিখনে ৰাজ্যখনত গৃহহীন লোকসকলক উপকৃত কৰিব। বিগত বৰ্ষত ৰাজ্যত 3,25,234টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ হিতাধিকাৰীক প্ৰদান কৰা হৈছে। কেন্দ্ৰই 2022 চনত অসমৰ বাবে 5 লাখ গৃহৰ অনুমোদন জনাইছিল। সেই লক্ষ্য পূৰণ কৰাৰ পিছত চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 16,810টা গৃহৰ অনুমোদন জনায়। জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী সানায়ে তাকাইচি জুলাইৰ মাজভাগত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব। তেওঁ গুৱাহাটীত প্ৰথমবাৰৰ বাবে হ'বলগীয়া ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্য আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব। দুয়ো দেশৰ এই সন্মিলনক লৈ ইতিমধ্যে দিল্লীৰ লগতে দিছপুৰতো বিশেষ তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত অনুমোদন লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ মিত্ৰজোঁটৰ চৰকাৰে ভাৰত জাপান আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী সন্মিলনখন সুচাৰুৰূপে আয়োজন কৰাৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা যুগুত কৰাৰ কাম আৰম্ভ কৰিছে। এই লৈ কালি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অসম মন্ত্ৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই সন্মিলনত প্ৰতিৰক্ষা, বাণিজ্য, অৰ্থনৈতিক সুৰক্ষা আদি কেইবাটাও বিষয়ত ভাৰত আৰু জাপানৰ মাজত বুজাবুজিৰ চুক্তি সম্পাদন হোৱাৰ সম্ভাৱনা আছে। 77 সংখ্যক বিশ্ব চাইকেল দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া চৌহদত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ফিট ইণ্ডিয়া মুভমেণ্টৰ অধীনত আয়োজিত এই অনুষ্ঠানৰ লক্ষ্য আছিল চাইকেল চলোৱাৰ জৰিয়তে নিজকে স্বাস্থ্যসন্মত কৰি সুস্থ জীৱনশৈলী গঢ়ি তোলা। এই উপলক্ষে চাইকেল ৰেলীৰ উপৰিও যোগাসন, জুম্বা আদি বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হয়। উদ্বোধনী অনুষ্ঠানত মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত অৰ্জুন বঁটাপ্ৰাপক খেলুৱৈ নয়নমণি শইকীয়া সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে চৰকাৰে আবেদন আহ্বান কৰিছে। অহা 31 জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা ব্যতিক্ৰমী কৰ্মৰ বাবে ৰাষ্ট্ৰপতিৰ জৰিয়তে শিশুসকলক এই সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.inক ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেই অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে সকলো প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠ সচিবলৈ পত্ৰ প্ৰেৰণ কৰি খালী থকা পদৰ বিতং তথ্য 17 জুনৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে। নতুন ৰাজ্য চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকতে অহা 5 বছৰত 2 লাখ চাকৰি সৃষ্টিৰ বিষয়টো ত্বৰান্বিত কৰাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত টাস্ক ফৰ্চ গঠন কৰিছে। মুখ্য সচিব ডঃ ৰবি কোটাৰ নেতৃত্বত 27 মে'ত টাস্কফৰ্চত প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অহা 5 বছৰত 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ ৰূপৰেখা প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। চলিত বছৰৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বিভিন্ন বিষয়ৰ নিষ্পত্তি আৰু পৰীক্ষা বহীৰ পুনৰ মূল্যায়নৰ বাবে পৰ্টেলত আবেদন দাখিলৰ আজি অন্তিম দিন। সামাজিক মাধ্যমৰ এটা বাৰ্তাত CBSEয়ে প্ৰকাশ কৰিছে যে এই পৰ্টেল মাজনিশা পৰ্যন্ত মুকলি থাকিব আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰতে শিক্ষাৰ্থীসকলে সম্পূৰ্ণ আবেদন দাখিল কৰিব পাৰিব। আমাৰ

Champagne.

আহকচোন, অনুষ্ঠানৰ আৰম্ভণিতে শুনো দীপেন বৰুৱাৰ কণ্ঠেৰে মৰম বোলছবিৰ ও হালে জালে অ গীতটি। গীতৰ কথা কেশৱ মহন্ত, সংগীত ৰমেন বৰুৱাৰ।

ইমানপৰে আপোনালোকে দীপেন বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় যুৱবন্ধু, পৰিষ্কাৰ খাদ্য, সুস্থ শৰীৰ, এয়াই হওক আমাৰ প্ৰধান লক্ষ্য। প্ৰতি বছৰে 7 জুন তাৰিখে বিশ্বজুৰি বিশ্ব খাদ্য সুৰক্ষা দিৱস অৰ্থাৎ ৱৰ্ল্ড ফুড ছেফটি ডে' পালন কৰা হয়। প্ৰতি বছৰৰ দৰে এইবাৰো 7 জুন তাৰিখটোত বিশ্বজুৰি এই দিৱস উদযাপন কৰা হৈছে। 2018 চনত প্ৰথমবাৰৰ বাবে বিশ্বৰ খাদ্য সুৰক্ষা বিষয়ক সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দিৱস পালন কৰা হৈছিল। তেতিয়াৰে পৰাই এই দিৱসটো বিশ্ব স্বাস্থ্য সন্থা আৰু ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সন্থাই যৌথভাৱে পালন কৰি আহিছে ফুড ছেফটি ডে'। বিশ্ব স্বাস্থ্য সন্থাৰ প্ৰতিবেদন অনুসৰি প্ৰতি বছৰে বিশ্বৰ প্ৰায় 60 কোটি লোক ভাইৰাছ, বেক্টেৰিয়া, পৰজীৱী বা ৰাসায়নিক পদাৰ্থৰ দ্বাৰা দূষিত খাদ্য খাই ৰোগত আক্ৰান্ত হয়। খাদ্যজনিত ৰোগত প্ৰতি বছৰে 4,20,000 লোকৰ মৃত্যু হয়। প্ৰিয় শ্ৰোতা, এইখিনিতে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ কেইবিধমান খাদ্যৰ জুতিৰ বিষয়ে। স্বাস্থ্য ৰক্ষাৰ বাবে আৰু কিছুমান বিশেষ ৰোগৰ পৰা হাত সাৰিবলৈ এইসমূহ খাদ্যৰ জুতি বা সংমিশ্ৰণসমূহ পৰিহাৰ কৰাটো অতিকৈ প্ৰয়োজন। টেঙা বা তিতা জাতীয় পাচলি বা খাদ্য কেতিয়াও একেলগে নাখাব। একেলগে খালে আপোনালোকৰ এচিডিটিৰ সমস্যা হ'ব পাৰে, হজম শক্তিৰ ওপৰত বেয়া প্ৰভাৱো পৰিব পাৰে আৰু লগতে শৰীৰত পানীৰ মাত্ৰাও কমি যাব পাৰে। গাখীৰ আৰু তিতা একেলগে খালে আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, লগতে কোষ্ঠকাঠিন্যৰ বিষ, লগতে পেট জ্বলা পোৰা সমস্যাই দেখা দিব পাৰে। কাঁহৰ পাত্ৰত থোৱা নাৰিকলৰ পানী আৰু তামৰ পাত্ৰত থোৱা মৌ কেতিয়াও খাব নালাগে। দৈ আৰু মাছ দুয়োবিধ প্ৰটিন সমৃদ্ধ খাদ্য। এই দুয়োবিধ একেলগে খালে বদহজম, পেটৰ বিষৰ দৰে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে এইসমূহ খাদ্যৰ জুতিৰ পৰা আঁতৰি থাকক আৰু সুস্বাস্থ্যৰ গৰাকী হওক। প্ৰিয় শ্ৰোতা, এইখিনিতে আপোনালোকলৈ আগবঢ়াইছোঁ মনোজ্যোৎস্না মহন্তৰ কণ্ঠৰ এই গীতটি। আশা কৰিছোঁ আপোনালোকে গীতটি শুনি ভাল পাব।

ইমান পৰে আপোনালোকে শুনিলে মনোজ্যোৎস্না মহন্তৰ কণ্ঠৰ গীত। খাদ্য অবিহনে কোনেও জীয়াই থাকিব নোৱাৰে, খাদ্য অবিহনে কোনো ধৰণৰ পুষ্টি লাভ কৰিব নোৱাৰি। বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ উদ্দেশ্যই হৈছে মানৱ স্বাস্থ্য, বাণিজ্য, কৃষি আৰু বহনক্ষম উন্নয়নৰ উন্নতিৰ পদ্ধতি, বিতৰ্ক, সমাধান আৰু উপায়ৰ জৰিয়তে খাদ্য সুৰক্ষিত চিনাক্তকৰণ আৰু পৰিচালনাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰা। এইবাৰ 2026 বৰ্ষৰ বিষয়বস্তুৱেই হৈছে ফ্ৰম বাৰ্ডেন টু চলিউশ্যন, ছেফ ফুড এভৰিৱেৰ। প্ৰিয় যুৱ বন্ধু, ফুড ছেফটিৰ কথা পাতি আছো যেতিয়া FSSAIৰ বিষয়ে আমি কথা পাতো আহক। ভাৰতৰ খাদ্য মানক আৰু সুৰক্ষা FSSAI হৈছে আইনী কৰ্তৃপক্ষ যি ভাৰতত খাদ্য সুৰক্ষা নিয়ন্ত্ৰণৰ বাবে দায়বদ্ধ। ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অৱ ইণ্ডিয়া হৈছে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত কাম কৰা এক আইনী কৰ্তৃপক্ষ। ইয়াৰ মূল কাম হৈছে সমগ্ৰ দেশৰ লগতে অসমতো খাদ্যৰ মানদণ্ড নিৰ্ধাৰণ আৰু সুৰক্ষা নিয়ন্ত্ৰণ কৰা। সাধাৰণ ভাষাত ক'বলৈ গ'লে ইয়াৰ দ্বাৰা গ্ৰাহকে খোৱাবস্তুৰ বিশুদ্ধতা আৰু নিৰাপত্তা নিশ্চিত কৰে। হোটেল, ৰেষ্টুৰেণ্ট, গেলামালৰ দোকান বা খাদ্যৰ ব্যৱসায় যদি আপোনালোকে কৰিম বুলি ভাবিছে, তেন্তে এই ব্যৱসায়সমূহৰ বাবে FSSAIৰ অতি বাধ্যতামূলক। ইয়াৰ দ্বাৰা মানুহে বিষাক্ত ভেজাল খাদ্য খোৱাৰ পৰা পৰিত্ৰাণ পায়। কোনো ব্যৱসায়ীয়ে যদি এই নিয়ম উলংঘা কৰে, এই আইনৰ অধীনত জৰিমনা বা শাস্তি হ'ব পাৰে। FSSAIৰ মূল কাম হৈছে বৈজ্ঞানিক তথ্যৰাজিৰ ভিত্তিত খাদ্যৰ মান আৰু বিশুদ্ধতাৰ নিয়ম প্ৰস্তুত কৰা, লগতে খাদ্য উৎপাদন, বিক্ৰী বা যোগান ধৰা ব্যৱসায়ীসকলক FSSAI পঞ্জীয়ন বা লাইচেন্স প্ৰদান কৰা। 2006 চনৰ খাদ্য সুৰক্ষা আৰু মান আইন অনুসৰি 5 আগষ্ট 2011 চনত FSSAIৰ প্ৰতিষ্ঠা কৰা হয় নতুন দিল্লীত। ইমান পৰে আপোনালোকে বিশ্ব খাদ্য সুৰক্ষা দিৱস অৰ্থাৎ ৱৰ্ল্ড ফুড ছেফটি ডে'ৰ ওপৰত যুগুতোৱা কথাখিনি শুনিলে। শ্ৰোতা বন্ধু, এইখিনিতে শুনো আহক নাহৰ ফুলাৰ বতৰতে গীতটি। গীতটিত কণ্ঠ নিগৰাইছে ডলি ঘোষে।

শিক্ষাই হৈছে সফলতাৰ মূল চাবিকাঠি। আজিৰ শিক্ষিত সমাজ অনাগত দিনত দেশৰ শক্তি। সফলতাৰ মূল চাবিকাঠিয়েই হৈছে শিক্ষা। মধ্য অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ নগাঁও বিশ্ববিদ্যালয় হৈছে শিক্ষাৰ এক ঐতিহাসিক প্ৰতিষ্ঠান। 1944 চনৰ 7 আগষ্টত নগাঁও মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা লাভ কৰা এই শিক্ষা অনুষ্ঠানখন অসম চৰকাৰৰ নগাঁও বিশ্ববিদ্যালয় আইন 2023 অনুসৰি পূৰ্ণাংগ ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়। প্ৰথমাৱস্থাত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত শিক্ষা অনুষ্ঠানৰ শৈক্ষিক কাৰ্যসূচী আৰম্ভ হয়। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ পিছত মহাবিদ্যালয়খন ইয়াৰ অন্তৰ্ভুক্ত হয়। 1944 চনত স্বাধীনতা সংগ্ৰামী মতিৰাম বৰাৰ লগতে নগঞা একাংশ জ্ঞানপিপাসু আৰু সমাজ হিতিশী ব্যক্তিৰ কষ্ট আৰু ত্যাগৰ বিনিময়ত প্ৰতিষ্ঠা লাভ কৰা নগাঁও মহাবিদ্যালয়ে 2020 বৰ্ষত বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা 10 বছৰৰ বাবে স্বতন্ত্ৰ মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰে আৰু 2023 চনত অসম বিধানসভাত নগাঁও বিশ্ববিদ্যালয় বিধেয়ক 2023 গৃহীত হোৱাৰ পিছত 2023 চনৰ ডিচেম্বৰ মাহত ইয়াক চৰকাৰীভাৱে এখন পূৰ্ণাংগ ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়। কেৱল এটা কলা শাখাৰে আৰম্ভ হোৱা নগাঁও বিশ্ববিদ্যালয়ে 3609 জনতকৈ অধিক শিক্ষাৰ্থী তথা 85 জন শিক্ষক শিক্ষয়িত্ৰীয়ে 19টা বিভাগৰ অধীনত 24টা স্নাতক পাঠ্যক্ৰম, 16টা স্নাতকোত্তৰ পাঠ্যক্ৰম, 9টা PhD কাৰ্যসূচী আৰু UGCৰ নিৰ্দেশনা অনুসৰি 17টা প্ৰমাণপত্ৰৰ পাঠ্যক্ৰমৰ লগতে 3টা মুক্ত আৰু দূৰশিক্ষাৰ কেন্দ্ৰ চলাই আছে। প্ৰিয় যুৱবন্ধু, ইমানপৰে আপোনালোকে নগাঁৱৰ এখনি অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও বিশ্ববিদ্যালয়ৰ ওপৰত যুগুতোৱা কথাখিনি শুনিলে। প্ৰিয় যুৱবন্ধু, সময়ে ইংগিত দিছে যিহেতু আজিৰ যুৱতৰংগ অনুষ্ঠানৰ পৰা মই অভিলাষা বৈদ্যয়ে বিদায় লোৱাৰ সময় আহি পৰিছে। আকৌ লগ পাম এটি নতুন আবেলিত এটি নতুন অনুষ্ঠানৰ সৈতে। অনুষ্ঠানৰ শেষত আপোনালোকলৈ আগবঢ়াইছোঁ 2002 চনত প্ৰকাশ পোৱা হিয়া দিয়ানিয়া বোলছবিৰ মলয়াৰ দুপাক্ষিত গীতটি। গীতটিত কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু তৰালী শৰ্মাই। আশা কৰিছোঁ আপোনালোকে গীতটি শুনি ভাল পাব আৰু লগতে শুনি থাকিব আকাশবাণী নগাঁও। ধন্যবাদ।

যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰ কৰা অনুষ্ঠান যুৱতৰংগ শুনিলে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে আমাৰ প্ৰতিনিধি অভিলাষা বৈদ্যই। এইখিনিতে শ্ৰোতাসকলক জনাব খুজিছোঁ, কাইলৈ 8 জুন তাৰিখে আকাশবাণীয়ে 90 বছৰ সম্পূৰ্ণ কৰিব। এই উপলক্ষে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা 8 জুন সোমবাৰে পুৱা 10 বজাত এটি বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাটিত ভাগ ল'ব আকাশবাণী নগাঁও কেন্দ্ৰৰ নিয়মীয়া শ্ৰোতা, ক্ৰমে মৰিগাঁৱৰ ৰাজু বৰা মজুমদাৰ, জাজৰীৰ নৰেশ্বৰ হীৰা আৰু নগাঁৱৰ মনোৰাজ খোৱাই। শ্ৰোতাসকলক অনুষ্ঠানটি শুনিবৰ বাবে অনুৰোধ জনালোঁ। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে FM ব্যান্ডৰ 102.7 MHz আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এইখিনিতে জনাব খুজিছোঁ যে ধপাত মানুহৰ স্বাস্থ্যৰ বাবে অত্যন্ত বিপদজনক ৰূপে পৰিগণিত। এই ধপাত 4-5 হাজাৰবিধ ৰাসায়নিক দ্ৰব্যযুক্ত। ই কৰ্কটৰ উপৰিও হৃদৰোগ, যক্ষ্মা আদি বিভিন্ন ৰোগকে ধৰি অলেখ বেমাৰৰ সৃষ্টিৰ প্ৰত্যক্ষ কাৰণ হিচাপে পৰিগণিত হৈছে। আপুনি শুনি আচৰিত হ'ব যে ধপাত সেৱনৰ ফলত ভাৰতবৰ্ষত প্ৰতি বছৰে 13 লাখতকৈও অধিক আৰু প্ৰতিদিনে প্ৰায় 3,500 জন মানুহৰ মৃত্যু হয়। ৰাজহুৱা স্থানত ধূমপান নকৰিব। 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক অথবা তেওঁলোকৰ দ্বাৰা ধপাতজাতীয় সামগ্ৰী বিক্ৰী নকৰাব আৰু শিক্ষানুষ্ঠানৰ 100 গজ পৰিসীমাৰ ভিতৰত যিকোনো ধৰণৰ ধপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ নকৰিব। FM ব্যান্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা হিন্দী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ, ৰাজ্য চৰকাৰৰ 2,00,000 চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ, নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে অহা 28 জুনত বিশেষ টেটৰ লিখিত পৰীক্ষা আৰু মাজুলীত আজি সদ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি ৰামেশ্বৰ তেলিক তিনিচুকীয়া আৰু যোৰহাট, অতুল বৰা কামৰূপ মহানগৰ আৰু ধেমাজি, চৰণ বড়ো কোকৰাঝাৰ, বাক্সা, চিৰাং, অজন্তা নেওগক মৰিগাঁও, কামৰূপ আৰু অশ্বিনী ৰায় চৰকাৰক বঙাইগাঁও আৰু বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। একেদৰে অশোক সিংহলক দৰং ধুবুৰী, বিমল বৰাক শিৱসাগৰ চৰাইদেউ, বিশ্বজিৎ দৈমাৰীক নলবাৰী শোণিতপুৰ, জয়ন্ত মল্লবৰুৱাক তামোলপুৰ গোৱালপাৰা আৰু কৌশিক ৰায়ক শ্ৰীভূমি তথা হাইলাকান্দি জিলাৰ দায়িত্ব দিয়া হৈছে। ইপিনে মন্ত্ৰী কেশৱ মহন্তক দক্ষিণ শালমৰা, মানকচৰ আৰু উত্তৰ লখিমপুৰ, কৃষ্ণেন্দু পালক ডিমা হাছাও কাছাৰ, নীলিমা দেৱীক বজালী ওদালগুৰি, পীযুষ হাজৰিকাক নগাঁও হোজাই, কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং, ডাঃ ৰণোজ পেগুক বিশ্বনাথ গোলাঘাট আৰু সুশান্ত বৰগোহাঁইক মাজুলী আৰু ডিব্ৰুগড় জিলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মন্ত্ৰীসকলে সংশ্লিষ্ট জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ যাত্ৰাক অধিক গতিশীল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2,00,000 চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেই অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে সকলো প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠ সচিবলৈ পত্ৰ প্ৰেৰণ কৰি খালী থকা পদৰ বিতং তথ্য 17 জুনৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে। নতুন ৰাজ্য চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকতে অহা 5 বছৰত 2,00,000 চাকৰি সৃষ্টিৰ বিষয়টো ত্বৰান্বিত কৰাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত টাস্ক ফৰ্চ গঠন কৰিছে। মুখ্য সচিব ডঃ ৰবি কোটাৰ নেতৃত্বত 27 মে'ত টাস্কফৰ্চত প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অহা 5 বছৰত 2,00,000 চৰকাৰী চাকৰি সৃষ্টিৰ ৰূপৰেখাৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। অহা 2 জুলাইত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনত অংশ লোৱাৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি 1 জুলাইত অসমত উপস্থিত হ'ব। 2 জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই সন্মিলনত অংশ লোৱাৰ বাবে অসমলৈ আহিব। ভাৰতৰ সৈতে জাপানৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰয়াস হিচাপে এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত মন্ত্ৰী নীলিমা দেৱীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
1: জাপানৰ প্ৰধানমন্ত্ৰী জুলাইৰ 1 তাৰিখে আহি আছে। জুলাইৰ আবেলি তেওঁ ইয়াত অসমত উৎপাদন কৰিব। 3 তাৰিখলৈকে তেওঁ থাকিব আৰু 3 তাৰিখে ঘূৰি যাব। তেখেতক আদৰণি জনাইছোঁ আপোনালোকৰ জৰিয়তে। অকলে এখন দেশ মানে সকলোখিনি নিজৰ আমাৰ যিটো কালচাৰ হওক, অৰ্থনৈতিক দিশত হওক, যদি অকলে সম্ভৱ নহয়, বেলেগ এখন দেশৰ লগত সদায় মিত্ৰতা লাগে। আৰু ইখন দেশে ইখন দেশৰ লগত যদি মিত্ৰতাৰে যদি কাম কৰি নাযায়, তেতিয়াহ'লে বিশ্বখন আমি একত্ৰিত হৈ থাকিব নোৱাৰিম। গতিকে বিশ্বক এক কৰিবলৈ হ'লে কিন্তু বন্ধুত্বসুলভেৰে প্ৰত্যেক ইখন ৰাষ্ট্ৰ সিখন ৰাষ্ট্ৰলৈ সদায় এনেধৰণে ইখন দেশৰ পৰা সিখনলৈ গৈ একেলগে বহি আমি জাপানৰ বিষয়ে ইয়াত জানিব পাৰিম, আমাৰ অসমৰ বিষয়ে তেখেতে কিছু হ'লেও জানিব। আজি অসমত, ভাৰতৰ ভিতৰত ইমান ৰাজ্য আজি অসমত আহিব, এইটো আচলতে আমাৰ অসমবাসীৰ বাবে গৌৰৱ। মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: এই সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্য আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব। দুই দেশৰ এই সন্মিলনক লৈ ইতিমধ্যে দিল্লীৰ লগতে দিছপুৰতো বিশেষ তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত অনুমোদন লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ভাৰত জাপান আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী সন্মিলনখন সুচাৰুৰূপে আয়োজন কৰাৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় পৰিকল্পনা যুগুত কৰিছে। এই লৈ কালি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অসম মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে এই সন্মিলনত প্ৰতিৰক্ষা, বাণিজ্য, অৰ্থনৈতিক সুৰক্ষা আদি কেইবাটাও বিষয়ত উভয় দেশৰ মাজত বুজাবুজিৰ চুক্তি সম্পাদন হোৱাৰ সম্ভাৱনা আছে। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে অহা 28 জুনত বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ অধিকাৰপ্ৰাপ্ত টেট সমিতিয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি পৰীক্ষাৰ্থীসকলে অহা 12 জুনৰ পৰা 11 বজাৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sebaonline.org ৰ পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ পৰীক্ষাৰ দিনা লগত নিব লাগিব। তদুপৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, ডিজিটেল ঘড়ী আদি লগত নিব নোৱাৰিব। তামোলপুৰৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আজি সদ অসম ভেটেৰেন্স এছ'চিয়েচনৰ বাৰ্ষিক সাধাৰণ সভা আৰু তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰ অনুষ্ঠিত হয়। তামোলপুৰ আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাৰ ব্যৱস্থাপনাত আয়োজিত এই কাৰ্যসূচী তামোলপুৰৰ বিধায়ক তথা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: তামোলপুৰৰ এক্স ছাৰ্ভিছমেনবিলাকে মোক কৈ আছিলে, তেওঁলোকৰ অসম ভিত্তিক যি কমিটি আছে, ভেটাৰণ মানে এক্স ছাৰ্ভিছমেনবিলাকৰ যি এছ'চিয়েচন ফেডাৰেশ্যন, ইয়াৰ ইয়াত সাধাৰণ সভা হ'ব। সেই হিচাপে আজি মই ইয়াত আহিছোঁ। ভালেই লাগিল, চব এক্স ছাৰ্ভিছমেনৰ তেওঁলোকৰ কমিটিৰ বিষয়ববীয়া আৰু সকলো সদস্য আহিছে। এক্স ছাৰ্ভিছমেন হ'ল আমাৰ ভাৰতত যিসকলে প্ৰাক্তন সৈনিক, তেওঁলোকৰ অনুষ্ঠানৰ তেওঁলোকৰ পৰিয়ালবিলাকৰ অনুষ্ঠান, তেওঁলোকক মানে চৰকাৰে এটা মৰ্যাদা দি থৈ দিছে আৰু চাকৰিৰ পিছতো তেওঁলোকৰ বিভিন্ন সুবিধা অসুবিধাবিলাক চৰকাৰে চাই আৰু তেওঁলোকৰ বয়স থকাখিনি চৰকাৰে চিভিল ছাৰ্ভিছবিলাকতো মানে চিভিলৰ যিখিনি কাম আছে, কৰ্ম আছে, তাতেও কৰ্ম সংস্থাপন দিয়াৰ ব্যৱস্থাটো আছে, যিটো এছ'চিয়েচন হিচাপে তেওঁলোকে সেইবিলাক চাই থাকে।
0: এই অনুষ্ঠানত বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰী, প্ৰাক্তন এম চি এল এ মদন মোহন মুছাহাৰীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ লৈ দেশমাতৃৰ সেৱাত ব্ৰতী হোৱা বীৰ জোৱানসকলৰ ত্যাগ আৰু অৱদানৰ শলাগ লয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘত আজি সদ অসম কৰ্মচাৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেন্দ্ৰীয় সমিতি বিষয়ববীয়া কৰ্মকৰ্তা তথা কাৰ্যনিৰ্বাহক সদস্যসকলে অংশগ্ৰহণ কৰে। সভাত সদ অসম কৰ্মচাৰী পৰিষদৰ দৰমহাৰ গাঁথনি, চাকৰি, সুৰক্ষা, আইনী ৰেহাই আদি সন্দৰ্ভত বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন যাতে একে হয় এই সন্দৰ্ভতো আজিৰ সভাত আলোচনা কৰা হয়। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে টেট বাধ্যতামূলক কৰাৰ বাবে দিয়া নিৰ্দেশনাৰ পৰা শিক্ষকসকলক ৰেহাই দিয়াৰ বাবে বিধিগত ব্যৱস্থা নিৰূপণ কৰিবলৈ চৰকাৰক দাবী জনোৱা হ'ব বুলি কৰ্মচাৰী পৰিষদৰ নেতৃত্বই জানিবলৈ দিয়ে। অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ তিতাবৰ শাখাৰ উদ্যোগত লেটেকুজানত অৱস্থিত শ্বহীদ বেদী প্ৰাংগণত আজি 38 সংখ্যক শ্বহীদ দিৱসৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালাই শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে নিস্বাৰ্থ জাতিপ্ৰেমৰ নিদৰ্শন দেখুৱাই শ্বহীদসকলে যি ত্যাগ কৰিলে সেই ত্যাগক জাতিয়ে সদায় সোঁৱৰণ কৰিব। এই কাৰ্যসূচীত আপচাৰ সভাপতি জগদীশ বৰাইকেকে ধৰি তিতাবৰ শাখাৰ বিষয়ববীয়া তথা সদস্যসকল উপস্থিত থাকে। নগাঁও জিলাৰ গ্ৰামাঞ্চলত ডিজিটেল লেনদেনৰ প্ৰক্ৰিয়া অধিক সৰল কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত দেৱাশী শৰ্মাই কালি জিলাখনৰ গ্ৰাম্য অৰ্থনীতি আগুৱাই নিয়াত ডিজিটেল ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বেংক প্ৰতিনিধি সখী আৰু ডিজিটেল লেনদেনকাৰী সখীসকলক একোটাকৈ লেপটপ প্ৰদান কৰে। এই বেংক সখীসকলৰ কাম কাজত সহায়ক হোৱাকৈ 51টা লেপটপ প্ৰদান কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে লগতে বেংক সখীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰো বুজ লয়। কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজি নগাঁও জিলা পুথিভঁৰালত আয়োজন কৰা এটা অনুষ্ঠানত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জিলাখনৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনায়। বীৰ চিলাৰায় আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি আৰম্ভ কৰা অনুষ্ঠানত প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাই কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰায় 200 ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়। অনুষ্ঠানত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, সাংবাদিক কনক হাজৰিকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 700 সংখ্যক বিশ্ব চাইকেল দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া চৌহদত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ফিট ইণ্ডিয়া মুভমেণ্টৰ অধীনত আয়োজিত এই অনুষ্ঠানৰ লক্ষ্য আছিল চাইকেল চলোৱাৰ জৰিয়তে নিজকে স্বাস্থ্যসন্মত কৰি সুস্থ জীৱনশৈলী গঢ়ি তোলা। এই উপলক্ষে চাইকেল ৰেলীৰ উপৰি যোগাসন, জুম্বা আদি বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হয়। উদ্বোধনী অনুষ্ঠানত মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ। ৰাজ্য চৰকাৰৰ 2,00,000 চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে অহা 28 জুনত বিশেষ টেটৰ লিখিত পৰীক্ষা। আৰু মাজুলীত আজি সদ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।

এফএম বেণ্ডৰ 107.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ গয়া ৰাইজৰ চৰা।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছো গয়া ৰাইজৰ চৰা। আগবঢ়াইছো আমাৰ গাঁও।
1: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ আমাৰ গাঁও অনুষ্ঠান আৰম্ভ কৰিছো। আজিৰ আমাৰ গাঁও অনুষ্ঠানত আছে ৰহা ৰজাগাঁও অঞ্চলৰ এখন বিদ্যালয়ৰ কথা বতৰা, আৰু আছে পখিলা লেকথেপিৰ কণ্ঠৰ কাৰ্বি গীত, আৰু আছে বৰভেটি অঞ্চলৰ এজন কৃষকৰ সৈতে হোৱা কথা বতৰা। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ ৰহা ৰজাগাঁও প্ৰাথমিক বিদ্যালয়ৰ কথা বতৰা।
2: আকাশবাণীৰ 90 বছৰীয়া বৰ্ণিল যাত্ৰাৰ এই শুভক্ষণত আজি আমি ৰহা অঞ্চলৰ ৰহা ৰজাগাঁও প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈছোঁ আৰু 1938 চনতে প্ৰতিষ্ঠা কৰা এই বিদ্যালয়ৰ শিক্ষকৰ লগত আমি কথা পাতিম, আৰু মোৰ লগত আজি এগৰাকী ছাত্ৰীও আছে। আমি কথা পাতিম, চিনাকি হওঁ। প্ৰথমে আমি ছাত্ৰীগৰাকীৰ লগত চিনাকি হওঁ। নামটো তোমাৰ?
3: নমস্কাৰ, মোৰ নাম শ্ৰী সংঘমিত্ৰা কোঁৱৰ।
2: সংঘমিত্ৰা কোঁৱৰে কোন শ্ৰেণীত পঢ়া?
3: মই পঞ্চম শ্ৰেণীৰ ছাত্ৰী।
2: পঞ্চম শ্ৰেণীৰ ছাত্ৰী, ঠিক আছে। আমি বিদ্যালয়ৰ প্ৰধানৰ লগত কথা পাতো।
4: নমস্কাৰ, মোৰ নাম লক্ষীপ্ৰভা দেৱী। মই ৰজাগাঁও বালিপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী।
2: হয়। আৰু আপোনাৰ?
5: মোৰ নাম শ্ৰী ৰীমা বৰুৱা। মই এই বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী।
2: হয়, গতিকে দায়িত্ব বহুত। শিক্ষক শিক্ষয়িত্ৰী, ঘৰত নিজৰ সন্তান থকাৰ উপৰিও এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিও আপোনালোকৰে সন্তান, নহয় জানো? মই প্ৰথমতে এই ছাত্ৰীগৰাকীৰ লগত কথা পাতোঁ। খুব ভাল কণ্ঠৰে তেওঁ ধুনীয়াকৈ আমাৰ কথাখিনি কৈছে। মোৰ জানিবলৈ মন গৈছে যে তুমি কোন শ্ৰেণীত পঢ়া বুলি ক'লা?
3: মই পঞ্চম শ্ৰেণী ছাত্ৰী।
2: তোমাৰ কি কি বিষয় আছে? অংক,
3: অংক আৰু পৰিৱেশ, ইংলিছ আৰু অংক,
2: ছবি আছে, নহয় জানো? আৰু 5 জুন বিশ্ব পৰিৱেশ দিৱস। এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে তুমি কি পৰিকল্পনা কৰিছা? গছপুলি ৰোবা নে কি কৰিবা?
3: গছপুলি ৰুম।
2: গছপুলি ৰোবা, নহয় জানো? আৰু বিদ্যালয়ত ছাৰ বাইদেউ কৈছে নাই যে 5 জুন আহি আছে, তোমালোকে এইটো কৰিব লাগিব? কি কয় পৰিৱেশৰ কথা?
3: বহুত ভালকে কয় যে 5 জুন দিনাখন আমাৰ ইয়াত গছপুলি ৰুৱে,
2: গছপুলি ৰুৱে বা অকণ বুজাই দিয়ে, নহয় জানো? আৰু তোমাৰ ঘৰত কোন কোন আছে সেইটো কথাও আমাক অকণ কৈ দিয়া।
3: মোৰ ঘৰত মা, পাপা, খুৰী আৰু দাদা আৰু মই আছো।
2: আৰু তুমি পঢ়া শুনাৰ কথা কোৱাচোন, কিমান সময়ত খোৱা পোৱা কথা, কিমান সময়ত পঢ়া?
3: মই 6টা বজাত উঠিয়ে টিউচনলৈ যাওঁ, টিউচনৰ পৰা আহি বাছ গা পা ধুই স্কুললৈ আহোঁ।
2: স্কুললৈ আহোঁ। মায়ে কি কৰে, দেউতাই কি কৰে?
3: মায়ে ভাত বনায়, চোতাল সাৰে, কাপোৰ ধুৱে, আৰু দেউতাই কামলৈ যায়।
2: কি কাম কৰে? মিস্ত্ৰী কাম কৰে। আৰু দেউতাই মিস্ত্ৰী কাম কৰে, মায়ে ইমান ঘৰত কাম কৰে। তুমি আগলে কি হ'ম বুলি ভাবিছা? দেউতাক কি কৈছা? দেউতা মই চাকৰি কৰিম, আৰ্মি হ'ম, ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, কি কৈছা?
3: মই টিচাৰ হ'ম।
2: টিচাৰ হ'ম, গতিকে দেউতাই কি কয়? দেউতাই ভাল পায় যে মোৰ ছোৱালীয়ে যদি শিক্ষয়িত্ৰী হয়, চাকৰি কৰিব, এটকা দৰমহা এটা কিবা এটা পাব, আমি ভালকৈ চলিব পাৰিম। দেউতাই তোমাক কিমান উৎসাহিত কৰে ঘৰত পঢ়িবৰ কাৰণে?
3: বহুত উৎসাহিত কৰে।
2: কি কয় দেউতাই?
3: কয় ভালকৈ পঢ়িবা আৰু মানে চাকৰি কৰিবা, সেনেকৈ
2: চাকৰি কৰিব। মায়েও কয়?
3: কয়।
2: আৰু এতিয়া তোমাৰ ভাইটিও আছে?
3: ভাইটি নাই, দাদা আছে।
2: দাদা আছে,
3: খুৰী, পুতেক।
2: অঁ অঁ, গতিকে তাকো তুমি চাবলগীয়া হয়, অ আ ক খ শিকাবলগীয়া হয়। বাৰু তুমি আজি কি এটা গীত গাই শুনাবা আমাক?
3: মই
2: গীত কবিতা
3: জুবিনৰ গান।
2: অঁ গোৱা।
3: মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নয় মোৰ দেহত প্ৰতি পুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ নাচোন।
2: ধন্যবাদ। আমি বিদ্যালয়ৰ প্ৰধানৰ লগত এবাৰ কথা পাতিম যে কণমানি ছাত্ৰীগৰাকীয়ে কিমান ধুনীয়াকৈ কথাখিনি ক'লে, তেওঁৰ দেউতাকে মিস্ত্ৰী কৰে, মাকে ভাত ৰন্ধা বঢ়া কৰে, তেওঁ ধুনীয়া কণ্ঠৰে পৰিৱেশৰ কথা ক'লে, গীত গালে। এই ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে কেনেধৰণে জ্ঞান দি আগুৱাই লৈ যায় বাৰু, মই প্ৰধানকে সুধিছোঁ।
4: আমি প্ৰথমতে তেওঁলোকক এটা মেডিটেশ্যন কৰাই লওঁ। মেডিটেশ্যনটো মানে ওম ধ্বনিৰ দ্বাৰা কৰাওঁ। মানে জ্ঞান মুদ্ৰাত থিয় হৈ লৈ ইয়াতো বহিব নোৱাৰি, গতিকে আমি প্ৰাৰ্থনা সভাত প্ৰথমতে ওম ধ্বনি কৰাওঁ। ওম ধ্বনিটো আমি চকু মুদি মানে মন একাগ্ৰ কৰি পেলাই ঈশ্বৰক চিন্তা কৰোঁ, পৰমাত্মাক চিন্তা কৰোঁ। আমি এনেকৈ কৰোঁ, ঔ

0: ওম নমঃ শিবায়। আমি এই দহনিটো আৰু ওম নমঃ শিবায় আৰম্ভ কৰি পেলাই তাৰপিছত প্ৰাৰ্থনা আৰম্ভ কৰোঁ। প্ৰাৰ্থনা সভাতে গোটেইখিনি কৰোঁ, নীতি শিক্ষাৰ পৰা ধৰি গোটেই মানে সংকল্প সৈতে
1: তোমালোকে শুনিলা নে বাইদেউ কি কি ক'লে? নহয় জানো, তোমালোকে ওম ধ্বনি কৰা নে নকৰা? কৰা, সদায় কৰিবা দেই। আৰু তেওঁলোকক আমি দেখা পাওঁ, আমাৰ কণ কণ শিশুসকলক অকণমান সিহঁতে ধেমালি কৰে বা কেতিয়াবা অকণ উৎপাত কৰে,
0: সিহঁতৰ বয়স অনুপাতে সেইটো কৰিবলগীয়া কামেই। কিন্তু তাত আমি অকণমান ধৰক সিহঁতৰ লগতে কিছু কথাত সহযোগো কৰোঁ আৰু কিছু কথাত সিহঁতক বুজাই দি পেলাই অকণমান সুৰটো মানে অকণমান টান আৰু ঢিলা এই দুটা বস্তুৰ দ্বাৰাই অকণমান বুজাই দিওঁ। মানে অকণমান ধৰক সুৰটো টানকে ক'লে সিহঁতে বুজি পায় যে বাইদেউ অকণমান মানে খং উঠিছে, আৰু সিহঁতে মনে মনে থাকিবলৈ চেষ্টা কৰে আৰু এনেকে কৰিব যে নেপায় সেইটো বুজাই দিয়া যায়। আমাৰ গোটেই সহকাৰী শিক্ষয়িত্ৰী কেইগৰাকীয়েও যথেষ্ট কষ্ট কৰি তেওঁলোকক বুজায়। আমি মইতো থাকোৱেই বাৰু, আমি সকলোৱে মিলি জুলি তেওঁলোকৰ লগত কিছুমান কামত সহায় সহযোগ কৰি খেলা ধূলাও কৰোঁ আৰু কিছুমান ক্ষেত্ৰত মানে উৎপাত কৰিলে এনেকে বহাই লৈ পেলাই বুজাই দিওঁ। দিয়া পাছত এতিয়া নিশ্চয় আপুনি দেখা পালে, অহাৰ আগত পৰিৱেশটো অকণমান হুলস্থুলীয়া হৈ আছিল
1: আৰু এতিয়া অকণ পৰিৱৰ্তন
0: হৈছে।
1: এই যে আজি ঘৰত ইয়াত যিখিনি কৰালে, ঘৰত ধুনীয়াকে কৰি আনি পিছদিনাখন দেখুৱাই নে বাৰু?
0: দেখুৱাই দেখুৱাই দেখুৱাই বাইদেউহঁতে যিখিনি কৰি আনিবলৈ দিয়ে সেইখিনিও দেখুৱাই, আৰু কৰাখিনি কৰে কিন্তু বাধ্যতামূলক হিচাপেই কৰে, আৰু বাইদেউহঁতৰ লগত হাঁহি ধেমালিয়ে তেনেকেই পঢ়ি আগুৱাই গৈছে। আৰু
1: তেনেকৈ খুব এক কালাৰ এটা ধুনীয়া চাৰ্ট পিন্ধিছে, এইখিনি বিদ্যালয়ৰ পৰা পাইছে?
0: হয়, বিদ্যালয়ৰ পৰা পাইছে। বিদ্যালয়ৰ পৰা ছোৱালীবিলাকক স্কাৰ্ট দুটা দিছে আৰু ৰুলিং চাৰ্ট এটা দিছে আৰু স্পৰ্টিং এটা দিছে। দুপৰীয়া আহাৰ মেনুৱেল মতে যি আছে সেইমতে খুৱাইছো। আৰু খেলা ধূলা ক্ষেত্ৰত আমাৰ যিখিনি আমি চৰকাৰৰ ফালৰ পৰা খেলা ধূলা সামগ্ৰী পাইছো, ফুটবল, বেডমিণ্টন, স্প্ৰিং, এনেকে যিবিলাক আমি লুডু, কেৰম এইবিলাক পাইছো, এইবিলাক বস্তু তেওঁলোকে ধুনীয়াকে লেজাৰত খেলে বা কেতিয়াবা পঢ়ি আমনি লাগিলে ভাটিবিলাক অকণমান খেলিব বিচাৰে, গতিকে তেওঁলোকে তেতিয়াও অকণমান খেলা পিৰিয়ড এটা দি দিয়া যায়।
1: গতিকে আৰু এগৰাকী শিক্ষয়িত্ৰী আছিলে, আপোনাৰ নামটো কি কৈছিলে?
2: শ্ৰী ৰীমা বৰুৱা।
1: আপুনি প্ৰথমতে কৈছিল যে সকলো চাব লাগে, অসমীয়া, ইংৰাজী, ছবি পা আদি কৰি নীতি শিক্ষাৰ পৰা চব চাবলগীয়া হয়। আপুনি যেতিয়া কণ কণ শিশুসকলক শিক্ষাদান কৰে, তেওঁলোকক ঘৰত কেনেকে আপুনি বস্তুটো অধ্যয়ন কৰি আহে? আমিতো অকণ হোমৱৰ্ক কৰিবলগীয়া হয়।
2: হয়, আগদিনাখনে অকণমান গম পায়ে যাওঁ কাইলৈ মোক কি পঢ়াব লগা আছে। অৱশ্যে আমাৰ ইয়াত যিহেতু শ্ৰেণী অনুযায়ী শিক্ষক নাথাকে, কম থাকে অকণমান, সেইটো কাৰণে আমি কি হয় সকলোৱে মিলাই কৰি পঢ়াব লগা হয়। কিন্তু তথাপিতো জানো যে কাইলৈ অমুকটো ক্লাছত এইটো চেপ্টাৰ আৰম্ভ হ'ব, গতিকে সেইটো বিষয়ে অকণমান থুলমূল অকণমান চাই ললোঁ। আৰু এতিয়া এনেকুৱাও হয় যিবিলাক যদি হেৰিবোৰ সলনি নহয়, পাঠ্যক্ৰম সলনি নহয়, তেতিয়াহ'লে আমি সেই বস্তুখিনি কেইবাবছৰো পঢ়াইয়ে থকা হয়, গতিকে আমাৰ চেপ্টাৰৰ নাম চোৱাৰ লগে লগে এইটোত এইটো লাগিব, সেই বস্তুখিনি আমি নিজে গম পাওঁ। তেনেকৈ পেলাই আমি TLM বিলাক স্কুলতো ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও দিছে, আকৌ ছাত্ৰ ছাত্ৰীক নিজাববীয়াকৈও আমি কিছুমান আমি কিনিও আনিছো সিহঁতকো দিওঁ।
1: আৰু এটা কথা থাকে, যিহেতু এতিয়া AI দিন আহিল, গতিকে আমি ল'ৰা ছোৱালীক অকণমান এডভান্স হবলৈ যে তোমালোকে এনেকে পঢ়িব লাগিব, ৰৈ থাকিলে নহ'ব, এইবিলাক কথাও চাগে কোৱা হয়।
2: হয় হয়, এতিয়া যেনে ধৰক এতিয়া আমি কেতিয়াবা কি কওঁ, শনিবাৰত ধৰক আমাৰ হেৰি থাকে, কি ক'ম, শনিবৰীয়া চৰা বুলি এটা থাকে, গতিকে আমি শনিবৰীয়া চৰা কৰোঁ। কৰিলে এতিয়া আমিতো সকলো শিক্ষকে যে গান গাবই পাৰোঁ কিবা সেনেকুৱাও নহয়, কিন্তু তথাপিতো যি এগৰাকী দুগৰাকীয়ে পাৰে অকণমান হাত আছে তেওঁলোকে শিকায়, আৰু নোৱাৰিলে আমি এতিয়া কি কৰোঁ তেনেকুৱা ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ যিহেতু ঘৰত আজিকালি যেনেকুৱা পৰিৱেশেই নহওক সচৰাচৰ এটা এণ্ড্ৰইড মোবাইল প্ৰায় গাৰ্জেণ্টৰ লগত থাকেই, গতিকে আমি তেওঁলোকক কওঁ যে এই ৰাভা সংগীতটো এইকণ আমি অকণমান শিকাই দিলোঁ, তোমালোকে ঘৰত এনেই যে মোবাইল চাবলৈ বহা, এনেই মোবাইলটো বাদ দিবা, কেতিয়াবা দি পেলাই এই বিলতে হালিছেটোৱে ধৰক সেই গানটোকে তোমালোকে লগাই ল'লা, লগে লগে গাই থাকিলা, তোমালোকে তেনেকৈ এটা ৰাভা সংগীত শিকিলা। সেই কিতাপতো দুই এটা তেনেকৈ অকণমান আছে আৰু তেওঁলোকক তেনেধৰণেও মানে শিকোৱা গৈছে সৰুখিনিক, যে তোমালোকে তোমাৰ দেউতা বা মায়ে কি কৰিছে সেইটো কথা মই প্ৰায় ক্লাছত কওঁ, যে তোমালোকৰ মায়ে কি কয়, দেউতাই কি কৰিছে, ইংৰাজী পাৰিছে নে অসমীয়া নাই পৰা নে কি হৈছে সেইটো তোমালোকে নাভাবিবা। দেউতা মাহঁতে সেই সময়ত সীমিত সুবিধাৰে যি কৰিলে কৰিলে, কিন্তু তোমালোককতো এতিয়া চৰকাৰে দিছে বিনামূলীয়া খাদ্য, কিতাপ, ইউনিফর্ম এইবিলাক যথেষ্ট দিছে, তোমালোকে নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰা। গতিকে আৰু যে সকলোৱে যে চাকৰিয়ে কৰিবা এনেকুৱাও নহয়, ইয়াৰ ভিতৰতে কিছুমানে হয়তো ব্যৱসায়ো কৰিব লাগিব কিবাও। গতিকে অংক শিকালে সেইটো কওঁ যে চোৱা, তোমালোকে যদি এই যুগবিহু সাধাৰণখিনি নাজানা তেতিয়াহ'লে তোমালোকে কি হ'ব, কাইলৈ ধৰি ল'লো তোমালোকে কিবা এটা সৰু সুৰা ব্যৱসায় কৰি খালা, তেতিয়াতো তোমালোকে ব্যৱসায়তো তোমালোকক গণিতৰ প্ৰয়োজন হ'ব। গতিকে এই সাধাৰণ যুগবিহু পূৰণ হৰণখিনি তোমালোকে জানিব লাগিব। সেই তেনেকুৱা ধৰণে মানে ব্যৱসায়িক কথাখিনি কৈ পেলাই তেওঁলোকক আগবঢ়াই নিবলৈ চেষ্টা কৰি আছো।
1: এটা আৰু এগৰাকী আছে, আমি প্ৰথমতে তেখেতৰ নামটো নাজানিলো, তথাপিতো মাজতে আহিল যেতিয়া নামটো।
3: হয়, মোৰ নাম শ্ৰী বন্দনা শইকীয়া।
1: বন্দনা শইকীয়া কি পঢ়ায়?
3: মই এতিয়া ক্লাছ টু আৰু থ্ৰী সকলো ছাবজেক্টে পঢ়াবলগীয়া হয়।
1: সকলোখিনি পঢ়াব লাগে, বহুতখিনি থাকে আৰু নহয়, কণ কণ শিশু তেওঁলোকক অকণমান ধেমালিৰ মাজেৰে পঢ়াবলগীয়া হয়।
3: তেওঁলোকৰ কিতাপো আছে, কিতাপত গীত মাত আছে, তেওঁলোকে গীত কবিতা, শিশু কবিতা, বিহু গীত তেনেকুৱাবিলাকো শিকাবলগীয়া হয়।
1: বাৰু বাইদেউ, মই আকৌ আপোনালোকৰ কথাৰ মাজলৈ ঘূৰি আহিলো, অভিভাৱকৰ সভা কেতিয়া পাতে আপোনালোকে?
0: অভিভাৱকৰ সভা আমি মাহত এবাৰকে দিওঁৱেই, গতিকে তেওঁলোক আহে, আহি পেলাই আমাৰ যিখিনি অসুবিধা পাওঁ বা ছাত্ৰ ছাত্ৰী কেতিয়াবা ধৰক অপৰিষ্কাৰো হৈ আহে, ধৰক মাকহঁতে সেইখিনি বুজাই দিবলগীয়া হয়,
1: তাৰপিছত
0: আৰু আধাৰ কাৰ্ড কিছুমানৰ নাথাকে বা এনেকুৱা, এতিয়া আধাৰ কাৰ্ড অফিচতে কৰে, অফিচে এইখিনি সুবিধা দিছে, গতিকে সেই বিষয়েও তেওঁলোকক অৱগত কৰিবলগীয়া হ'ল। কাৰণ আমাৰ সেইখিনি হ'ল কৃষিজীৱী মানুহ, পথাৰে ঘৰে যায়, গতিকে সঘনে আমি তেওঁলোকক নেপাওঁ। গতিকে আমি এটা দিনত আমি মিটিং এখন দিওঁ আৰু চাৰি পাঁচদিনমানৰ বা এসপ্তাহৰ আগতে আমি তেওঁলোকক খবৰটো দি থওঁ।
1: বাৰু ভাল লাগিলে আপোনালোকৰ লগত আজি আমি কথা পাতিলোঁ, আমাৰ শ্ৰোতাসকলেও শুনি ভাল পাব। কথা বতৰা সামৰিছো, ধন্যবাদ।
0: ধন্যবাদ আপোনাকো, বহুত বহুত ধন্যবাদ।
4: এয়া আছিল ৰজাগাঁও প্ৰাথমিক বিদ্যালয়ৰ কথা বতৰা। অনুষ্ঠানত এইখিনিতে আগবঢ়াইছোঁ পখিলা লেকথেপি আৰু ধন সিং তেৰণৰ কণ্ঠৰ কাৰ্বি গীত।

0: que dum dum dum dum dum dum dum dum dum dum dum.
1: অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ আন এটি কাৰ্বি গীত, শিল্পী পখিলা লেকথেপি আৰু ধনচিন তেৰণ।

0: পখিলা লেকথেপি আৰু ধনচিন তেৰণৰ কণ্ঠৰ কাৰ্বি গীত দুটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ কাছমাৰী মহেখোজা অঞ্চলৰ এজন কৃষকৰ সৈতে হোৱা কথা বতৰা।
1: নগাঁও বহুৱা ভেটি অঞ্চলত আমি উপস্থিত হৈছোঁ, এই মহেখোজা বুলি কয়। আৰু আমি এজন কৃষকক দেখিছোঁ পথাৰৰ মাজেদি তেখেতে চাইকেল চলাই আগবাঢ়ি আহিছে, আমি তেনেতে কথা পাতিব বিচাৰিছোঁ। হয়, আপোনালোকৰ চিনাকি হোৱা নামটো?
2: হয়, নমস্কাৰ, মোৰ নাম মহেন্দ্ৰ নাথ।
1: মহেন্দ্ৰ নাথে কওক, আপুনি পথাৰত চাইকেল চলাইছে ডাঙৰ?
2: হয়, মই পথাৰত তাৰমানে খেতি চাবলৈ গৈছিলোঁ।
1: হয়,
2: গৈ আহি পেলাই তাৰপিছত পথাৰ দি চলাই আহিছোঁ।
1: এতিয়া কি পৰ্যায়ত আছে, কেতিয়া লগালে, কেতিয়া চপাবলৈ হব, আমাৰ কৃষক বন্ধুৰ কাৰণে অকণ কৈ দিয়কচোন।
2: হয়, এতিয়া এইটো লগোৱা আপোনাৰ মাঘ বিহু পিছতে লগাইছিলো, আৰু চপাবলৈ মানে এতিয়া ধৰক বৰ্তমান চপাই থকাই গৈছে লাহে লাহে।
1: ধান কাটিছে?
2: হয়,
1: এই যে মাঘৰ বিহু সময়তে আপুনি ধান ৰুলে, কঠীয়া ক'ৰ পৰা আনিছিলে?
2: কঠীয়া নিজে পেলাইছো, লাল গংগাৰ ধানটো পেকেট কিনি আনি।
1: পেকেটত কিমান ল'লে?
2: ছশকে।
1: ছশ টকা ল'লে? পেকেটৰে কেইবিঘা কৰিলে?
2: আপোনাৰ ডেৰ বিঘামান মাটি যায়।
1: ডেৰ বিঘামান মাটি আপুনি খেতি কৰিলে আৰু নিজে কৰিলে?
2: নিজে কৰিছো।
1: ৰোৱনী লগালে?
2: ৰোৱনী লগাইছো।
1: আজিকালি মেচিন পায় নহয়?
2: মেচিনতে কৰা নাই, ৰোৱনী দি কৰিছো।
1: এই মাটি যে হাল বালে, কি কি কেইচাহ বালে আপুনি?
2: আপোনাৰ তাত তিনিচাহ মাৰিলো।
1: তিনিচাহ মাৰি আপুনি খেতি কৰিলে, এই মাটিত কি সাৰ দিলে?
2: আপোনাৰ ইউৰিয়া, ছুপাৰ,
1: এই কথাখিনি কৃষি বিজ্ঞান কেন্দ্ৰ আছে, শ্বিলঙনি মাণ্ডলিক গৱেষণা কেন্দ্ৰ আছে, গ্ৰাম সেৱক আছে, তেখেতসকলে পৰা আপুনি পৰামৰ্শ লৈছেনে?
2: তেখেতসকললৈ ওচৰতে লোৱা নাই।
1: কিয় লোৱা নাই? আপোনালোকৰ ঘৰৰ পিয়ালি কিনাৰতে আছে?
2: কাণতে, কিন্তু লোৱা নাই ধকা।
1: হয়,
2: কাৰণ ৰাইজে যেতিয়া কৰিছে মেলিছে, ৰাইজকে দেখা পাই পেলাই নিজেও কৰিছো মেলিছো,
1: গতিকে আমি এখন তথ্যটো জানিব লাগে নহয় যে,
2: কাৰণ নিজ মতে ধৰক কৰিছো আৰু, পৰামৰ্শটো লোৱা নাই আৰু।
1: মানে সাৰ যদি ঔষধ বেছিকে দি দিয়ে, এইখিনি আকৌ পতান হব নহয়?
2: হয় হয়, কাৰণ আমাৰ ধৰক যিসকলে ধৰক কৰি আছে উস্তাদ, তেওঁলোকক সুধি পিছুহে ধৰক কৰি আছো আৰু,
1: তেওঁলোকৰ প্ৰেক্টিকেল অভিজ্ঞতা মানে ব্যৱহাৰিক জ্ঞানৰ ওপৰত ভিত্তি কৰি আপুনি খেতি কৰিছে। আপোনাৰ ধান এতিয়া তিনি বিঘা কৰিছে, কিমান পাব আপুনি ধান?
2: আপোনাৰ ধৰক ধান হয়তো আপোনাৰ 60 মোন ওলাব লাগে।
1: 60 মোন পাব, তাত অকণ খৰচো আছে?
2: খৰচো আছে।
1: খৰচ ফৰচ বাদ দি কিমান লাভ হব?
2: খৰচ ফৰচ বাদ দি পেলাই ধৰক 20,000 টকা থাকিব।
1: 20,000 থাকিব। আপোনাৰ এতিয়া ধানৰ মূল্য কিমান?
2: আপোনাৰ এতিয়া ধানৰ আপোনাৰ 650 এনেকে শুনিছো আৰু।
1: হয়, আৰু মেচিন দিয়ে চপাব?
2: মেচিন দিয়ে চপাম।
1: আৰু পথাৰতে শুকুৱাই আনিব?
2: হয়।
1: আৰু লগে লগে বিক্ৰী কৰিব নে ৰ'দত শুকুৱাই?
2: নাই, লগে লগে বিক্ৰী কৰি দিওঁ।
1: আনি ঘৰ পোৱা মানে ভেজাল?
2: ভেজাল
1: তাতে বিক্ৰী কৰি দিব?
2: তাতে বিক্ৰী।
1: বেপাৰী ঠিক কৰিলে?
2: বেপাৰী মানে বেপাৰী আছে ধৰক, এইটো ধান আপোনাৰ ঘৰলৈ লৈ গুচি যাম, ঘৰৰ পৰা ধৰক বেপাৰী মাতি
1: ঘৰৰ পৰা লৈ যাব। গতিকে আপুনি যে খেতি কৰিলে, এতিয়া আপোনাৰ তাৰ এতিয়া শালি ধান ৰ'ব?
2: হয়, শালি ধান ৰুম।
1: আপুনি দুবিধ খেতি কৰিলে?
2: হয়।
1: এই যে দুবিধ খেতি কৰিলে, শালি কৰিলে, মাটিখিনিত আকৌ সাৰ আকৌ দিব লাগিব?
2: দিব লাগিব, দিব লাগিব।
1: কাৰণ নেকি, এবাৰ খেতি কৰাৰ পিছতে মাটিখিনি দুৰ্বল হৈ যায়,
2: হৈ যায়,
1: সেইটো এটা গুৰুত্বপূৰ্ণ। পানীৰ কি ব্যৱস্থা?
2: পানী আপোনাৰ ধৰক বৰষুণৰ পানী, মটৰ পানী দিব নালাগে আৰু, বৰষুণৰ পানী,
1: বৰষুণৰ পানীতে আপুনি খেতি কৰিছে। আপোনাৰ এতিয়া অকণ ঘৰুৱা কথা পাতো, কোন কোন আছে আপোনাৰ?
2: মোৰ ধৰক দেউতা ঢুকালে, মা ঢুকালে, ভাই ককাই, আমি তিনিজনে বৰ্তমান বেলেগ বেলেগ আৰু, ডাঙৰ দাদা ছোৱালী এজনী, ল'ৰা এটা, আৰু 2 নম্বৰটো ল'ৰা ছোৱালী বৰ্তমান নাই, মোৰ আপোনাৰ ল'ৰা দুটা পৰিবাৰ আছে আৰু।
1: ল'ৰা দুটাক পঢ়াইছেনে?
2: আপোনাৰ ডাঙৰটো বি এ পাছ আৰু সৰুটো হাই ছেকেণ্ডেৰী পাছ আৰু।
1: ক'ত পঢ়িলে তেওঁ?
2: আপোনাৰ কুজিদাহত পঢ়িলে।
1: এই তেওঁলোকে যে পঢ়া শুনা কৰে, আপোনাক খেতিত সহায় কৰে নে?
2: অকণমান কৰে, অকণমান কৰে।
1: তেওঁলোকে অকণ লাগি দিলে চাহ জলপান নিয়া বা আলিটো কেনেকে দিয়ে, এইখিনি পৰাই তেওঁলোকৰ এটা ব্যৱহাৰিক জ্ঞান হয়। কেতিয়াবা চাকৰি কৰিলেও খেতিও কৰিব
2: পাৰিব?
1: আপুনি চাকৰি কৰিছিলে নে খেতিয়ে কৰে?
2: মই বৰ্তমান খেতি, এনে মই আপোনাক পকা মিস্ত্ৰী কৰোঁ।
1: সময় পালে পকা মিস্ত্ৰী কাম কৰে?
2: কাম কৰোঁ।
1: মাটি কেইবিঘা?
2: মাটি আমাৰ দেউতাই সিমান মাটি দিবলৈ নোৱাৰিলে, মাটি 3-4 বিঘা মান এটা দিলে।
1: হয়, আপুনি যদি ধান কৰাৰ পিছতেই
2: বন্ধক লৈ পেলাই চুক্তিও এনেকৈ চলি আছো আৰু বৰ্তমান।
1: তাতে ধরো আপনি শালি ধান করব তাতে যদি অকন মটর মাছ ছটিয়াই দিয়ে কলম মাছ ছটিয়াই দিয়ে সেইখিনি করে নে
2: সেইটো আপনার শালি ধান কাটা পিছত দিব লাগিব সেইটো নকৰো আগতে কৰিছিল এতিয়া নকৰা হলো কারণ গরু গায়ের অত্যাচারটা বেশি
1: শুভারতে আপনার আমি ধন্যবাদ জ্ঞাপন করছো কিন্তু একটা কথা আমি আকাশবাণীর পর আসলো কিন্তু আপনি রেডিও শুনার অভিজ্ঞতা
2: আছে এটা আজকাল রেডিও নাইকিয়া হল প্রায় টিভি
1: মোবাইলতো রেডিও পায় আকাশবাণী নগাঁও বলে ফেসবুক পেজত চাব পারিব আকাশবাণী নগাঁও কেন্দ্র একটা ইউটিউব চ্যানেল আছে তাতো আপনি চাব পারিব কারণ আমার সঠিক তথ্য লাগিব না
0: ইমান পরে কথা বতরা শুনিলে আজির আমার গাঁও অনুষ্ঠান ইমানতে সামরিছো নমস্কার।
3: আমাৰ গাঁও অনুষ্ঠানটি শুনিলে যুগুতাই আগবঢ়ালে কিৰণ চন্দ্ৰ নাথে। আজিৰ গোৱা ৰাইজৰ চৰা অনুষ্ঠানটি ইমানতে সামৰিছোঁ, নমস্কাৰ।
4: গোৱা ৰাইজৰ চৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এইখিনিতে শ্ৰোতাসকলক জনাব খুজিছোঁ যে আমাৰ কেন্দ্ৰৰ যোগে প্ৰচাৰ হোৱা অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰীৰ অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ ফেচবুক পেজৰ জৰিয়তেও গীতৰ বাবে অনুৰোধ কৰিব পাৰে। তাৰ বাবে শ্ৰোতাসকলে আমাৰ ফেচবুক পেজটিলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে। প্ৰিয় শ্ৰোতা, পথ সুৰক্ষা বৰ্তমান জীৱনৰ এক অন্যতম প্ৰয়োজনীয় সুৰক্ষাজনিত প্ৰয়োজন হৈ পৰিছে। নিচাযুক্ত দ্ৰব্য সেৱন কৰি কোনো কাৰণতে গাড়ী নচলাব। পথত সদায় বাওঁফালে অহা যোৱা কৰক। পথৰ ওপৰত বেদখল কৰি দোকান, পোহাৰ, গেৰেজ আদি নানান ব্যৱসায় কৰি যানজঁটৰ সৃষ্টি নকৰিব। গাড়ীৰ চালক আৰু যাত্ৰীসকলে ছিট বেল্ট পৰিধান কৰিহে যাত্রা করব। পথ সুরক্ষাই জীবন রক্ষা। খন্তেক পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়া বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ, ৰাজ্য চৰকাৰৰ 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ, মাজুলীত আজি সদ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰু অহা 31 জুলাইৰ ভিতৰত চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে চৰকাৰৰ আবেদন আহ্বান। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি ৰামেশ্বৰ তেলিক তিনিচুকীয়া আৰু যোৰহাট, অতুল বৰা কামৰূপ মহানগৰ আৰু ধেমাজি, চৰণ বড়ো কোকৰাঝাৰ, বাক্সা চিৰাং, অজন্তা নেওগক মৰিগাঁও কামৰূপ আৰু অশ্বিনী ৰায় চৰকাৰক বঙাইগাঁও আৰু বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। একেদৰে অশোক সিংহলক দৰং, ধুবুৰী, বিমল বৰাক শিৱসাগৰ, চৰাইদেউ, বিশ্বজিৎ দৈমাৰীক নলবাৰী, শোণিতপুৰ, জয়ন্ত মল্ল বৰুৱাক তামোলপুৰ, গোৱালপাৰা আৰু কৌশিক ৰায়ক শ্ৰীভূমি তথা হাইলাকান্দি জিলাৰ দায়িত্ব দিয়া হৈছে। ইপিনে মন্ত্ৰী কেশৱ মহন্তক দক্ষিণ শালমাৰা, মানকাছৰ আৰু উত্তৰ লক্ষীমপুৰ, কৃষ্ণেন্দু পালক ডিমা হাছাও কাছাৰ, নীলিমা দেৱীক বজালী ওদালগুৰি, পীযুষ হাজৰিকাক নগাঁও, হোজাই কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডাঃ ৰণোজ পেগুক বিশ্বনাথ, গোলাঘাট আৰু সুশান্ত বৰগোহাঁইক মাজুলী আৰু ডিব্ৰুগড় জিলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মন্ত্ৰীসকলে সংশ্লিষ্ট জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ যাত্ৰাক অধিক গতিশীল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেই অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে সকলো প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠ সচিবলৈ পত্ৰ প্ৰেৰণ কৰি খালী থকা পদৰ বিতং তথ্য 17 জুনৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে। নতুন ৰাজ্য চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকতে অহা 5 বছৰত 2 লাখ চাকৰি সৃষ্টিৰ বিষয়টো ত্বৰান্বিত কৰাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত টাস্ক ফৰ্চ গঠন কৰিছে। মুখ্য সচিব ডঃ ৰবি কোটাৰ নেতৃত্বত 27 মে'ত টাস্ক ফৰ্চত প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অহা 5 বছৰত 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ ৰূপৰেখা প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘত আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, কৰ্মকৰ্তা তথা কাৰ্যনিৰ্বাহক সদস্যসকলে অংশগ্ৰহণ কৰে। সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ দৰমহাৰ গাঁথনি, চাকৰি, সুৰক্ষা, আইনী ৰেহাই আদি সন্দৰ্ভত বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ 8ম দৰমহা আয়োগৰ প্ৰতিবেদন যাতে একে হয় এই সন্দৰ্ভতো আজিৰ সভাত আলোচনা কৰা হয়। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে টেট বাধ্যতামূলক কৰাৰ বাবে দিয়া নিৰ্দেশনাৰ পৰা শিক্ষকসকলক ৰেহাই দিয়াৰ বাবে বিধিগত ব্যৱস্থা নিৰূপণ কৰিবলৈ চৰকাৰক দাবী জনোৱা হ'ব বুলি কৰ্মচাৰী পৰিষদৰ নেতৃত্বই জানিবলৈ দিয়ে।
1: সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্যতম এখন সাংগঠনিকভাৱে শক্তিশালী জিলা মাজুলী জিলা কৰ্মচাৰী পৰিষদ আৰু এই ঐতিহ্যমণ্ডিত গুৰুজনাৰ এই স্থলী মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ আহ্বান আৰু আতিথ্যত আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখনি উত্তৰ কমলাবাৰী সত্ৰৰ এই প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া, কৰ্মকৰ্তা, কাৰ্যনিৰ্বাহক সদস্যসকল আহিছে আৰু ইয়াত কৰ্মচাৰী সমাজৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হৈছে, আলোকপাত হৈছে। বিশেষভাৱে 8ম দৰমহা আয়োগ আৰু সাম্প্ৰতিক সময়ত আটাইতকৈ চৰ্চিত বিষয় দুটা। প্ৰথমটো হৈছে যে যিসকল শিক্ষাগুৰুৱে আগতে নিযুক্তি লাভ কৰিছিলে, মহামান্য উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশনা দিছে যে তেখেতসকলে আকৌ পুনৰাই টেট উত্তীৰ্ণ হ'ব লাগিব, নহ'লে তেখেতসকলৰ চাকৰিৰ ক্ষেত্ৰত সংশয় হ'ব। আৰু এই কথাটোৱে আমাৰ সৰ্বস্তৰৰ শিক্ষক সমাজত বা আমাৰ কৰ্মচাৰী সমাজত এটা বিৰূপ প্ৰভাৱ পৰিছে।
0: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটা লাভ কৰা 65গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰিব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এই অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত 66গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ যোগেশ তেওৰী, নুৰুদ্দিন আহমেদ, পখিলা লেগথেপি আৰু মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰুকাষ্ঠক এই সন্মান প্ৰদান কৰা হ'ব। ইয়াৰ পূৰ্বে হৰিচৰণ শইকীয়াক প্ৰথম পৰ্যায়ত পদ্ম বঁটা প্ৰদান কৰা হয়। চলিত বৰ্ষত 5টা পদ্মবিভূষণ, 13টা পদ্মভূষণ আৰু 113 পদ্মশ্রী বঁটাকে ধৰি মুঠ 131গৰাকী ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে। প্ৰতিবছৰৰ গণৰাজ্য দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱাকে ধৰি উল্লেখনীয় অৱদান আগবঢ়োৱা লোকলৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হয়। ধেমাজি জিলাৰ হাবুঙত আজি সদৌ টাই আহোমৰ বংশাৱলী আৰু সন্মিলনীৰ এখন সভা অনুষ্ঠিত হয়। টাই আহোমৰ 13টা বংশাৱলী আৰু সন্মিলনীৰ কেন্দ্ৰীয় বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰা এই সভাত এখন সমিতি গঠন কৰা হয়। এই নতুন সমিতিখনে প্ৰতিটো বংশৰ বংশাৱলী পতা, বংশলতিকা প্ৰস্তুত কৰা, টাই আহোম উন্নয়ন পৰিষদত প্ৰতিটো বংশাৱলীৰ এজনকৈ ব্যক্তিক অন্তৰ্ভুক্ত কৰা, নৱপ্ৰজন্মৰ বাবে শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি যাব পৰাকৈ আঁচনি গ্ৰহণ কৰা আদি কামসমূহ পৰিচালনা কৰিব বুলি সমিতিৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে চৰকাৰে আবেদনৰ আহ্বান কৰিছে। অহা 31 জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা ব্যতিক্ৰমী কৰ্মৰ বাবে ৰাষ্ট্ৰপতিৰ জৰিয়তে শিশুসকলক এই সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.in ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। তেল আৰু প্ৰাকৃতিক গেছ নিগম ONGCৰ কেতবোৰ নীতি বিৰোধিতা কৰি আজি শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত হয়। এই সভাত ONGCত নিযুক্তি বন্ধ কৰা, লোকচানৰ অজুহাত দেখুৱাই তৈলক্ষেত্ৰসমূহ ব্যক্তিগত প্ৰতিষ্ঠানত অৰ্পণ কৰা, শিৱসাগৰৰ পৰা বিভিন্ন কাৰ্যালয় স্থানান্তৰ কৰাকে ধৰি সিদ্ধান্তসমূহৰ সমালোচনা কৰা হয়। সভাই প্ৰতিষ্ঠানটোত 100% থলুৱা নিযুক্তি নিশ্চিত কৰা,

0: চিকিৎসালয় আসলে প্রদান করেছিল, সেই চিকিৎসালয় আসলে দরিদ্র সীমারেখার তলর যখন লোক আছে চিকিৎসা সেবা লোলে যার পর আসলে বিরত থাকবলীয় হয়। আকাশলঙ্গী তাত আসলে দাম, তার সমান্তরালকে শৈক্ষিক ক্ষেত্রখনের জড়িত যুব ছাত্র ছাত্রী আছে মেধা সম্পন্ন ক্ষেত্রে কোনো ধরনের উদগনিমূলক বা ব্যবস্থা গ্রহণ করা আজি শেহতাকে পরিলক্ষিত নহল। তার সমান্তরালকে যেহেতু 10 বছরতে আজি নিযুক্তি প্রক্রিয়া বন্ধ করে রাখিছে, এই কোনো কারণে গ্রহণযোগ্য হব নয়। নীতিগতভাবে যিনি কারিকরী শিক্ষায় দীক্ষিত ছাত্র ছাত্রী সকল শিবসাগর জেলা আছে, সেই সকল ছাত্র ছাত্রী সম্পূর্ণ ও এন সিত আসল সংস্থাপিত হওয়ার বিরত আছে। গতি এই সকলখিনি দিক সাঙরি আজি ইয়াত থডু টাইম ছাত্র সংস্থার উদ্যোগত আসলে এখন সভা আয়োজন করা হয়েছে। আজি এই সভাতে আসলে অনাগত দিনত ওই অঞ্চলে যে ধরনের শিবসাগরবাসী রাইজ আসলে প্রতারণা প্রবঞ্চনা করেছে, ইয়ার বিপরীতে এক প্রবল জনমত গঠন গড়ি তোলা হব। ইয়ার বিপরীতে ওই অঞ্চল যে অনাগত দিনত যদি শুধরণি নহয় তীব্র এক গণ আন্দোলন টাইম ছাত্র সংস্থায় রাইজর সহযোগত মানে গ্রহণ করব।
1: অসম চাহ জনগোষ্ঠী ছাত্র সন্থার তিতাবৰ শাখার উদ্যোগত লেটেকুজানত অবস্থিত শহীদ বেদী প্রাঙ্গণত আজি 38 সংখ্যক শহীদ দিবস আয়োজন করা হয়। এই অনুষ্ঠানত উপস্থিত থাকি তিতাবৰৰ বিধায়ক ধীরাজ গোয়ালাই শহীদসকললে গভীর শ্রদ্ধাঞ্জলি জ্ঞাপন করে। তেওঁ কয় যে নিস্বার্থ জাতিপ্রেমর নিদর্শন দেখুৱাই শহীদসকলে যি ত্যাগ করিলে সেই ত্যাগক জাতিয়ে সদায় স্মরণ করিব। এই কার্যসূচীত আটসার সভাপতি জগদীশ বৰাইককে ধৰি তিতাবৰ শাখার বিষয়ববীয়া তথা সদস্যসকল উপস্থিত থাকে। নগাঁও জিলাৰ গ্ৰামাঞ্চলত ডিজিটেল লেনদেনৰ প্ৰক্ৰিয়া অধিক সৰল কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কালি জিলাখনৰ গ্ৰাম্য অৰ্থনীতি আগুৱাই নিয়াত ডিজিটেল ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বেংক প্ৰতিনিধি সখী আৰু ডিজিটেল লেনদেনকাৰী সখীসকলক একোটাকৈ লেপটপ প্ৰদান কৰে। এই বেংক সখীসকলৰ কাম কাজত সহায়ক হোৱাকৈ 51টা লেপটপ প্ৰদান কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে লগতে বেংক সখীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰো বুজ লয়। কোচ ৰাজবংশী ছাত্র সন্থাই আজি নগাঁও জিলা পুথিভঁৰালত আয়োজন কৰা এটা অনুষ্ঠানত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জিলাখনৰ ছাত্র ছাত্ৰীসকলক সম্বৰ্ধনা জনায়। বীৰ চিলাৰায় আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি আৰম্ভ কৰা অনুষ্ঠানত প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাই কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰায় 2 শতাধিক ছাত্র ছাত্ৰীক সম্বৰ্ধনা জনায়। অনুষ্ঠানত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, সাংবাদিক কনক হাজৰিকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ। ৰাজ্য চৰকাৰৰ 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ। মাজুলীত আজি সদ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰু অহা 31 জুলাইৰ ভিতৰত চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে চৰকাৰৰ আবেদনৰ আহ্বান। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
3: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে FM বেণ্ডৰ 102.7 MHz আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এতিয়া নিবেদন কৰিছো আয়তী।
4: শ্ৰোতাইদেউলৈ শুভেচ্ছা জনাইছোঁ আৰু মুকলি কৰিছোঁ আজিৰ আয়তী অনুষ্ঠান। আইদেউসকল এগৰাকী স্বাৱলম্বী আয়তী, যিগৰাকীয়ে নিজৰ আৰ্থিক প্ৰয়োজন পূৰণ কৰিবলৈ কোনো পুৰুষ বা পৰিয়ালৰ ওপৰত নিৰ্ভৰ নকৰি নিজাকৈ উপাৰ্জন কৰিবলৈ লৈছে। আহকচোন আজিৰ অনুষ্ঠানত এইগৰাকী মহিলাৰ সৈতে কথা পাতোঁ আৰু বুজ লওঁ তেখেতৰ দক্ষতাৰ বিষয়ে, কেনেদৰেনো এনেদৰে কাম কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো তেখেতে স্বাৱলম্বিতাৰ দিশেৰে আগবাঢ়ি যাবলৈ সহায় কৰিছে। বাইদেউ নমস্কাৰ।
5: নমস্কাৰ।
4: হয় বাইদেউ, প্ৰথমে আপোনাৰ পৰিচয়টো আমি জানি লওঁ, কওকচোন।
5: মোৰ ঘৰ গুৰিমাৰীত হয়, পূব গুৰিমাৰী, ৰহা আৰু চাপৰ মুখৰ মাজত হয়, ৰহা সমষ্টি পৰে।
4: হয়,
5: মই তাতে ৰহা হাই ছেকেণ্ডেৰী আৰু কলেজ মোৰ ৰহাতে কৰা,
4: ৰহাতে কৰা
5: তেনেকৈ, আৰু তাতে মই বিয়া হৈছোঁ।
4: হয়,
5: এতিয়া বৰ্তমান মই নগাঁৱত থাকোঁ।
4: হয়, নামটো আপোনাৰ?
5: মোৰ নামটো শ্ৰী ৰাণু বৰুৱা ৰাজবংশী।
4: হয়, এতিয়া আমি গম পাইছোঁ যে আপুনি কাপোৰৰ ব্যৱসায়ৰ সৈতে জড়িত, নহয় জানো? বস্ত্ৰ আপুনি আনিছেও কিছু কিছু দেখিছোঁ আমি। কওকচোন, এই ধৰণৰ ব্যৱসায় কৰাৰ কথা আপোনাৰ মানে মনলৈ কেনেকৈ আহিলে বা কেতিয়াৰ পৰা কৰিছে?
5: মই 12 চনৰ পৰা ল'লোঁ। মনলৈ এইটোৱে আহিলে কাৰণ মই নগাঁৱতে থাকোঁ। মই যেতিয়া দোকানলৈ আহোঁ, মাৰুৱৈ সম্প্ৰদায়সকলে ইমান তাৰমানে আমাৰ অসমীয়া মানুহখিনিক আকৰ্ষণ কৰিব পাৰিছে, সেইকাৰণে ময়ো ভাবিলোঁ যে ময়ো এবাৰ ট্ৰাই কৰি চাওঁ নেকি। তেনেকৈ গাঁৱত অকণমান বোৱা বোৱা দিলোঁ, এযোৰ দুযোৰ আনোতে বিক্ৰী হ'ল। তাৰপিছত মই প্ৰপাৰ জেগালৈকে গুচি যাওঁ, মই কেলকাতা গুচি গ'লোঁ। কেলকাতাপে তাঁতি শাৰী উঠালোঁ, তাই মোক দাদা এজনে খুব সহায় কৰিলে। তেখেতে ক'লে ওলোৱা, মোৰ ঘৰতে থাকিবা গোটেইখিনি। প্ৰথম লাইন

0: তো তেওঁৱে মোক দেখাই দিলে। তাৰপৰা তাঁতীশাৰী আনিলোঁ, বেংগলী সম্প্ৰদায়ৰ মাজত মোৰ তাঁতীশাৰীখিনি লগতে শেষ হ'ল।
1: হয়,
0: তাৰপিছত মোৰ উৎসাহটো বাঢ়িলে, উৎসাহটো বঢ়া দেখি মই তেতিয়া শাল দুখন ল'লোঁ। শাল দুখন লৈ এতিয়া মানে কাষ্টমাইজ কৰোঁ, তেওঁলোকে যি অৰ্ডাৰ দিয়ে মই তেনেকৈয়ে বওঁ। পাতটো লোৱা নাই মই, টচ মুগাপে ধৰি জেনেৰেল নুনি কটনৰপৰা ধৰি জেনেৰেল গোটেই কাপোৰখিনিয়ে মই ব্যৱহাৰ কৰোঁ, গামোচা চামোচা তেনেকৈ ধৰি পেলাই। আৰু এতিয়া মোৰ দেলহিৰপৰা এটা অৰ্ডাৰ আহিছে, চেয়াৰ বেগৰ অৰ্ডাৰ, চেয়াৰ বেগৰ ৰাণাৰপে ধৰি গোটেইখিনি তেনেকুৱাকৈ সেইখিনি এতিয়া মই খাললৈ যাম। খাললৈ গৈ তেওঁলোকক চেম্পুল দেখাই পেলাই মই সেইখিনি বোৱাবলৈ ব্যৱস্থা কৰিম এতিয়া।
1: হয় হয়, আপুনি যে ক'লে চেয়াৰ কভাৰৰ যিটো অৰ্ডাৰ আহিছে, এতিয়া চেয়াৰ কভাৰৰ কাপোৰটো কি হ'ব, মেটেৰিয়েলটো কি হ'ব?
0: কাপোৰটো পিয়ৰ কটনৰ হ'ব, খাদী কটনটো দিম, দিগে বানিয়ে খাদী কটনটো দি পেলাই তাত এৰি সূতা দি পেলাই ফুল বাচি দিম আৰু। তেনেকৈ কৰি পেলাই দুটা হেৰিতে ৰাখি দিম, এটা ধৰক এৰিটো দি দিলেতো অলপমান দামটো কষ্টলি হ'ব।
1: হয় হয়,
0: আৰু সেইটো কাৰণে অকণমান কম দামী এটাও বনাম প্ৰডাক্টটো, আৰু যাতে চব সমপৰ্যায়ৰ মানুহে ল'ব পৰাকৈ তেনেকুৱা এটা ভাবিছোঁ আৰু। এতিয়া মই শালত যাম, শালত গৈ পেলাই মোৰ শাল পাঁচখন আছে।
1: হয় হয়,
0: পাঁচখনত এনেই বেলেগ কিছুমান কাপোৰ ধৰক অকণমান ইমানখিনি কভাৰ কৰিব নোৱাৰোঁ, কিছুমান অকণমান কালেকো কৰোঁ, আৰু বাকীখিনি কাষ্টমাইজ কৰাখিনি মই চব শালত ব্যৱহাৰ হেৰি কৰি দিওঁ,
1: শালত
0: অৰ্ডাৰ দিওঁ।
1: হয় হয়, এতিয়া কওকচোন, আপুনি ধৰক শালত কাপোৰ বলে, পাঁচখন শালত আপোনাৰ কাপোৰ থাকে বুলি কৈছে, আমাৰ থলুৱা গামোচা বা সেইখিনিতো আছেই, তাৰ লগতে আপুনি মেখেলা চাদৰৰ যিটো বওঁ বুলি কৈছে, তাত কি কি সূতা ব্যৱহাৰ কৰে?
0: তাত মই এতিয়া টচটো দিছোঁ, টচত বগা টচটো দিছোঁ, টচটো ড্ৰাই কৰি পেলাই বগা কৰি লোৱা হৈছে। তাত কটনটোও বওঁ, টচত টচটোও বওঁ, তেনেকৈ কৰি মানে। আৰু এতিয়া ব্লেক টচটো খুব চলি আছে, তেনেকৈ মই চাপৰ মুখতে মোৰ 15 যোৰ গৈছে।
1: হয়,
0: তেনেকৈ গোটেইখিনি কাষ্টমাইজ কৰে, তেনেকৈ কৰি পেলাই মই দি আছোঁ এতিয়া। আৰু মাজতে মই দেলহিত গামোচা দিলোঁ, গামোচা দি এইবাৰ বিহুতে গায়ত্ৰী মহন্তহঁত তেওঁলোক গৈছে, মই গামোচা দিয়া সেইখিনি লগতেই শেষ হ'ল। আৰু পিঠা পনাও দিছিলোঁ, তিল পিঠা সান্দহ কলাখাৰ বেহুৱা সেইখিনিও দি পঠাইছিলোঁ।
1: দেলহিলৈ লৈ গৈছিলে?
0: দেলহি মই যোৱা নাই, মোৰ ভাগিনজনী থাকে, ভাগিনে তাত দোকান দিয়ে, মই ইয়াতে চাপ্লাই দিছিলোঁ।
1: চাপ্লাই দিয়ে, খুব সুন্দৰ কথা, বিৰাট ভাল কথা। তাৰপিছতে এয়া যে কওক, আপুনি কাপোৰৰ কথা ক'লে, মানে যিটো ডাইট টচ বা টচৰ, এই টচৰ যে সূতাখিনি ক'ৰ পৰা উৎপন্ন হয় বা ক'ৰ পৰা আনে?
0: সূতাখিনি আমাৰ যিহেতু শুৱালকুচিটো যিখিনি হয় সেইখিনি আমাৰ চব বাংগালোৰতে ৰিফাইন হয়। আমাৰ কেতিয়াও এনেই হেৰিখিনি হ'লে মোৰ ঢকুৱাখানা সৈতেও মই যোগাযোগ কৰি তাৰপৰাও সূতা আনো, সূতা আনি পেলাই তেনেকৈ কালেক্ট কৰি পেলাই ববলৈ দিওঁ।
1: হয় হয়, তেনেকৈ ঢকুৱাখানাৰ পৰা আনেগৈ,
0: ঢকুৱাখানাৰ পৰা।
1: হয়, তাৰপিছত আপুনি প্ৰথমতে যে আপুনি ধৰক এটা কাম কৰিছে, কৰাৰ সময়ত আপোনাৰ মানে ঘৰুৱা গৃহস্থৰ কথা কৈছোঁ, সঁহাৰি কেনেকুৱা ধৰণৰ?
0: বহুত সহায় কৰিছে, তেওঁ তাৰমানে প্ৰাইভেট এটা জবৰ লগত জড়িত হৈ আছে, আৰু তেওঁ মানে মোক ইমান উৎসাহ দিছে, আৰু বিশেষকৈ মোৰ পৰিয়ালখিনিয়ে।
1: হয়,
0: মোৰ পৰিয়ালৰ গোটেই মানুহখিনি এডুকেটেড, আৰু ভিনদেউহঁতে তাৰমানে এনেকুৱা কৰে, ক'ৰবাত শাল পালে মোক খবৰ দিয়ে।
1: হয় হয়,
0: ভিনদেউহঁতে কয় এনেকৈ শাল পাইছোঁ জানো, তুমি আহা ইয়াত যোগাযোগ কৰা।
1: হয়,
0: তাৰমানে মোৰ কাপোৰ আনিলে মোৰ পৰিয়ালৰ ভিতৰতে শেষ হয়,
1: পৰিয়ালতে
0: শেষ হয়।
1: আৰু তাৰপিছতে ধৰক আপুনি এতিয়া এটা কাম কৰাৰ প্ৰথমে আমাৰ প্ৰয়োজন হয় আৰ্থিক সহায়, নহয় জানো? এতিয়া আপুনি সেই ক্ষেত্ৰত কোনোবা বেংকৰ পৰা কোনোবা লোন লোৱা বা অন্য গোটৰ পৰা হওক, বা কেনেকৈ পইচাখিনি আপুনি কেনেকৈ মেনেজ কৰিছিলে?
0: মই ক্ষুদ্ৰ লোনটো লৈছিলোঁ,
1: ক্ষুদ্ৰ
0: ইউনাইটেড বেংকৰ পৰা।
1: হয়,
0: তেওঁলোকে সহায় কৰিছিলে, তাৰপিছত মই বন্ধন বেংকৰ পৰা ল'লোঁ, আৰু আত্মসহায়ক গোটখিনি আছে,
1: হয়,
0: তেওঁলোকৰ পৰা লওঁ। তাৰমানে আমাৰ আৰ্থিক অৱস্থাটো ইমান ভাল নোহোৱাৰ কাৰণে ধৰক মই তেনেকৈ কৰিয়ে, আজি যদি মোৰ যদি আৰ্থিক হেৰিটো বহুত বেছি হ'ল হয়, মই তাৰমানে এতিয়া হাই ফাই 3-4খন দোকানৰ তেনেকৈ গৰাকী হ'ব পাৰিম।
1: আমি বাৰু তথাপি কমৰ পৰা আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ।
0: আৰু তাৰ মাজতে মই কলৰ ব্যৱসায় কৰিছিলোঁ, কলত মানে বহুত আনি পেলাই মই পাচি কিনি।
1: কেনেকৈ ভাবিলে আপুনি কলৰ ব্যৱসায় কৰোঁ বুলি? কেনেকৈ
0: তাৰমানে মোৰ মাইণ্ডটো তাৰমানে মই এনিটাইম বিজনেচতে থাকা হ'ল।
1: খুবেই ভাল কথা।
0: তাৰপিছত বিজনেচতে থাকে, এদিন কলৰ বাৰী এখন দেখিলোঁ,
1: হয়,
0: তাত সুধিলোঁ, তাৰপিছত কেঁচা কল আনি পেলাই মই পাচিত লৈ পেলাই বস্তা দিওঁ, বস্তা ঢাকি পেলাই মই তেনেকৈ মোৰ সেইখিনিও বহুত সঁহাৰি পাইছিলোঁ। কিন্তু কলটো ধৰক আপোনাৰ ইমান দিন ৰাখিব নোৱাৰে, মোক আকৌ ছাপৰ্ট এজন লগা হয় দি ফুৰিবলৈ, সেইটো অসুবিধা হয় কাৰণে মই কলৰটো বাদ দিছিলোঁ। আৰু মোৰ ছোৱালী সৈতে মই চব্জি বেপাৰো কৰিছিলোঁ।
1: কওকচোন সেইখিনি কথা অকণমান।
0: চব্জি মই আম বাগানৰ পৰা আনিছিলোঁ,
1: পাচলি, কি কি পাচলি,
0: যিখিনি ওলায় তেনেকুৱা পাচলি আনি তাৰমানে কি হয় আমাৰ মানুহখিনি এতিয়া চাকৰি নদৌৰে, তেনেকৈ নদৌৰি যদি আমাৰ ল'ৰাখিনিও এইটো ব্যৱসায় কৰিলে বহুত ভাল হয়, ব্যৱসায়ত বহুত টকা আছে। এতিয়া ধৰক
1: ঘুমটো অকণমান সময় দিব লাগে,
0: সময় দিব লাগে, আৰু আমি তাইক লৈ মই স্কুটি তাপেই বস্তু লৈ আহিছিলো।
1: আনি ক'ত দিছিলে?
0: আনি ঘৰতে ৰাখো, মানুহখিনিয়ে গোটেইখিনি গমেই পাই লৈ যায় তেনেকে। আৰু গাখীৰটো কৰিম বুলি ভাবিছিলো, গাখীৰতো বহুত লাভ হয়, তেনেকে কৰো বুলি ক'লে জেগাত ধৰিব লাগিব। আৰু মই শাৰী আনিছিলো, শাৰী আনিব যাওঁতে মই চুৰত গুচি গৈছিলো গুজৰাটত। মই তাৰমানে পপাৰ জেগাত যাওঁ, তাতনো কিমান হয়, ইয়াতনো কিমান বেনিফিটটো হয়, মই সেই বস্তুটো চাইছিলো। আৰু দেল্হি গৈছিলো, দেল্হিৰ পৰা মই বেগ আনিছিলো, এনে পাৰ্চবিলাক আনিছিলো, আৰু ট্ৰলি বেগ এটা মই নিজৰ কাৰণে আনিছিলো। এয়া সৈতে বহুত ডিফাৰেঞ্চ হয়।
1: তাত কিমান দি কিনিছে, ইয়াত কিমান দি বিক্ৰী কৰিছিল বাৰু, এটা সাধাৰণ উদাহৰণ আমি শুনিব বিচাৰো।
0: মই তাৰপা 40 আনিছিলো,
1: 40 rupees,
0: 40 rupees টকাত হয়, ইয়াত 120 আৰামত যায়।
1: খুবেই ভাল কথা,
0: খুবেই ধুনীয়া।
1: তাৰমানে কিন্তু ধৰক এতিয়া কথাটো হ'ল কি, আপুনি ব্যৱসায় এখন প্ৰতিষ্ঠানো লাগিব বিক্ৰীৰ কাৰণে। এতিয়া আপুনি বোধহয় ঘৰৰ পৰাই কৰি আছে?
0: ঘৰৰ পৰাই কৰিছিলো, আৰু মই ঘৰৰ পৰাই কৰি পেলাই তেতিয়া আমাক DIC-এ সহায় কৰিছিলে, নগাঁও DIC-এ কৰি DIC-ত মই কাৰ্ড উলিয়াই ললো, লৈ পেলাই DIC-এ য'ত পাতে আমি DIC সেইটো ফ্ৰী পাইছিলোঁ
1: মেলাবিলাকত।
0: আৰু যেতিয়া আমাৰ নিজৰ ডিষ্ট্ৰিক্ট হয় আমাক 500 দিছিলে,
1: মানে প্ৰতিদিনে আপুনি 500 পায়হে,
0: প্ৰতিদিনে পাইছিলোঁ তেনেকুৱাকৈ। আৰু বেলেগ ডিষ্ট্ৰিক্টত গ'লে আমাক 600 দিছিলে। আমাৰ তেতিয়া তাৰমানে কি হয়, গোটেই মাইকী মানুহখিনি ওলাই আহে, উৎসাহ এটাও লাগে ঘৰতে। আৰু মোৰ হেণ্ডিক্ৰাফ্টৰো তেনেকৈ হেৰি আছে, কাৰ্ড আছে, গোটেই কাৰ্ড বনাই যোৰহাটৰ পৰা আমি বনাইছোঁ। সেইটো কাৰণে মানে বহুতখিনি চৰকাৰে আমাক বহুতখিনি ছাপৰ্টো দিছিলে,
1: ছাপৰ্ট দিয়াৰ কাৰণে
0: আমি ওলাই আহিবলৈ সুবিধাটো পাইছিলোঁ ঘৰৰ পৰা। আৰু মই এতিয়া এটাই কওঁ যাতে কোনো বহি থাকিব নালাগে, এতিয়া পিঠা পনা কৰিলেও আজিকালি মানে এনেকুৱা হৈছে, আপুনি ধৰক পিঠা যদি 10 লৈ আহে স্কুলৰ মুখত ৰলে তেনেকেই শেষ হৈ যায়,
1: তেনেকেই শেষ হৈ যায়। সেইখিনি কৰিবলৈ হ'লে সাহস,
0: তাৰ
1: লগতে আমাৰ কিছুমানে লাজ কৰে,
0: ঘৰখনৰ ছাপৰ্ট লাগিব।
1: দেখিছো কিছুমানে আকৌ কয় যে মই এনেকে গৈ পেলাই বিক্ৰী কৰিব, এনেকে কোৱাও আমি কেতিয়াবা শুনো। আচলতে সেইখিনি মনত ৰাখিব।
0: আৰু মোৰ তাৰমানে পৰিয়ালে বহুত ছাপৰ্ট দিছিলে, মোৰ নিজৰ দাদাই আহে কি কমেও 15-16,000 টকা কাপোৰেই লৈ গুচি যায়, তেনেকৈ বেলেগত কিনাতকৈ তোৰ তাপেই কিনো তেনেকৈ এটা। সেইটো কাৰণে মানে পৰিয়ালৰ পৰাও ছাপৰ্ট পাইছোঁ, ঘৰখনৰ পৰাও ছাপৰ্ট পাইছোঁ, ল'ৰা ছোৱালীকেইটাৰ পৰাও ছাপৰ্ট পাইছোঁ, সেইটো আগবাঢ়িবলৈ মোৰ সুবিধা হৈছে,
1: সুবিধা হৈছে। হয়, এতিয়া মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ, ধৰক এইখিনি কাম কৰাৰ আগতে, এইখিনি কাম কৰাৰ আগতে আপোনাৰ হাতত মানে কেইটকা আছিল, ধৰক
0: একো নাছিল,
1: বা তাৰ পাছত আপুনি আজিৰ তাৰিখত কেনেকৈ খৰচ কৰিব পাৰিছে, সেই কথাখিনি অকণ কওকচোন।
0: আগতে একো নাছিলে, তেখেতৰ ওচৰতে হাত পাতিছিলোঁ, হাত পাতি যিমানে যি নহওক প্ৰাইভেট এটা কৰে, যেতিয়া অকণমান বেছি বিচাৰিবলৈও বেয়া লাগে, আৰু নিজৰ চইচত একো এটা বস্তু ল'ব পৰা নাছিলোঁ, ক'তো যাব পৰা নাছিলোঁ। এতিয়া নিজে ইনকাম কৰি মানে এতিয়া যদি ইনকামটো নাহে মনটো খুব বেয়া লাগি থাকে,
1: তেনেকুৱা। লগতে হয়তো আপুনি আনকো সহায় কৰিব পাৰিছে,
0: সেইটো আনৰ সহায় কৰাটো নিজৰ তাৰমানে ব্যক্তিগত জীৱনতে ছোৱালী বিয়াখনো উলহ মালহ ধুনীয়াকে পাতিব পৰা হলো নগাঁৱতে থাকি কৰি, তেনেকে। সেইটো কাৰণে মানে নিজৰ ইনকামটো হলে আপুনি কাৰো ওচৰত হাত পাতিবলৈ নালাগে, নিজৰ খুচি মতে এতিয়া ওলাই কৰি যাব পাৰে।
1: আচলতে মানসিক সন্তুষ্টি এটা ডাঙৰ বস্তু,
0: ডাঙৰ বস্তু হয়।
1: আৰু তাৰ লগতে আচলতে ক'বলৈ গ'লে আমাৰ সমাজখনলৈও আপুনি অৱদান আগবঢ়াইছে,
0: হয়। আৰু তাৰমানে বিজি থাকিলে ধৰক বেলেগ কথা মনলৈ
1: নাহে,
0: কাৰো ঘৰত যাব লগা নহয়, গ'লেও তাৰমানে এটা মাইণ্ডটো এটাই থাকে বিজনেছৰ,
1: বিজনেছ
0: ক'ত কিবা এটা দেখোঁ নেকি, কিবা এটা কৰোঁ নেকি, সেইটো বিজনেছেই থাকে মূৰত,
1: হয় হয়। আৰু তাৰ লগতে ধৰক আমাৰ সমাজখনত এতিয়া যিহেতু আমি আনৰ ওপৰত নিৰ্ভৰশীল হৈ ফুৰিব লগা হৈছে ন বহুত ক্ষেত্ৰত, গতিকে আপুনি ক'লে যে আপুনি কলৰ ব্যৱসায় কৰিছে, পাচলিৰ ব্যৱসায় কৰিছে, গাখীৰৰো আপুনি ব্যৱসায় কৰিবলৈ মন মেলিছে, গতিকে পিঠা পনাখিনি আপুনি কৰে। এতিয়া গামোচাৰ কথাটো অকণমান শুনো কওকচোন, কাৰণ আমাৰ দেখোঁ যে আমাৰ বজাৰ সমাৰ একদম বাহিৰৰ পৰা অহা গামোচাই বজাৰ ভৰি পৰিছে, সেইখিনি ক্ষেত্ৰত আপুনি সমাজ আমাৰ সমাজখনৰ বাবে আপুনি কি কৰিম বুলি ভাবে কওকচোন।
0: তাৰমানে এতিয়া সূতাৰ দামটো ইমান বেছি হৈছে, আমাৰ ধৰক এখন গামোচা এতিয়া মাচাই সূতা এখন গামোচাৰ দাম 250 250, তেনেকুৱা অলপ তল শ্ৰেণী মানুহে ল'বলৈও অকণমান অসুবিধা হয়, সেইটো কাৰণে বাহিৰৰ গামোচাৰ প্ৰাধান্যটো বেছি পাইছে। আৰু এতিয়া তাৰমানে থলুৱা মানুহখিনিয়ে বুজি পাই পেলাই, এতিয়া মাজতে মই জখলাবন্ধাত মেলা এখন কৰিছিলোঁ, তাত মানুহখিনিয়ে কিন্তু অসমীয়া মানুহখিনিয়ে থলুৱা গামোচাখিনিয়ে বিচাৰিলে, সেইটো কাৰণে ভালো লাগিলে। আৰু আহি পেলাই এটাই মানুহখিনিয়ে আকৌ আপোনালোক যে ওলাই আহিছে সেইটো কাৰণে ভাল লাগিছে, আমাৰো সাহস এটা পোৱা যায় যে আমাৰ তেতিয়া মানে ভয় লাজ সেইটো নালাগে। তেনে আৰু আমাৰ নগাঁৱৰ এম এল এ ছাৰে বহুতখিনি হেল্প কৰিছে, কিবা এটা হ'লেই ধৰক আমাক উৎসাহ দিয়ে কৰক বুলি, আৰু তেখেতক সেইটো ফালৰ পৰা মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। আৰু বাইদেউ উৎসাহ দিয়ে আপোনালোকে কৰক, এতিয়া ভোগালী মেলাখন হ'লে আমাক তেনেকৈ অকণমান সুবিধা দিয়ে কৰিবলৈ।
1: হয়, আপুনি আহিছে ভোগালী মেলাত?
0: ভোগালী কৰোঁ মই প্ৰত্যেকবাৰে কৰোঁ হেৰি কৰি পেলাই।
1: সেই ব্যৱসায় ধৰক আপোনালোকৰ কেনেকুৱা হয় তেনেকুৱা ভোগালী মেলা বা হাৰু?
0: ভাল লাগে, দিনটো বেছিকৈ ৰাতি যেতিয়া পইচাকেইটা লেখোঁ তেতিয়া খুবেই ভাল লাগে, দুখটো নালাগে তেতিয়া, দুখ কষ্ট যে হৈছে। আৰু ওলাই আহি পেলাই মানে গোটেই মানুহখিনি পোৱাৰ লগতে এটা উৎসৱমুখৰ পৰিৱেশে হৈ থাকে, সেইটো কাৰণে মানে আমাৰ খুবেই ভাল লাগে
1: তাত। হয়, এতিয়া আপুনি এইখিনিয়ে যে কাপোৰ আনিছে, এখন এখন মেখেলা এয়া দেখিছোঁ বৰ ধুনীয়া লাগিছে, ৰংটো বৰ মিঠা, বৰ ধুনীয়া। এখন কি কাপোৰ হয়? এখন কাপোৰত
0: কেনেকৈ আমি টচটো দিছোঁ, বাণীত কটনটো দিছোঁ,
1: কটন সূতা।
0: আৰু সেইটো কাৰণে এইটো বস্তু তাৰমানে সাধাৰণ শ্ৰেণী মানুহেও ল'ব পাৰিব।
1: হয়,
0: এতিয়া সাধাৰণ শ্ৰেণী মানুহেও ভাল কাপোৰ এযোৰ পিন্ধিবলৈ মন কৰে। এইটো যদি দিগেবাণীয়ে যদি আমাৰ টচ হ'ল হয় তেতিয়া আমাৰ 6,000-7,000 আহি যায়। তেতিয়া তেওঁলোকে অকণমান দাঙিবলৈ অসুবিধা
1: হয়।
0: সেইটো কাৰণে মানে এইটো ব্যৱস্থা কৰি দিয়া গৈছে। আৰু বহুত গ্লেজ আছে দেখিছে আপুনি,
1: কাপোৰখন বৰ
0: খটখটীয়া নিচিনা। আৰু
1: ফুলখিনি যে আপুনি বৈছে, এই ফুলৰ চানেকিবিলাক কেনেকৈ মনৰ পৰা আহে বা কেনেকৈ কি কৰে কওকচোন?
0: চানেকিবিলাক তাৰমানে আমি কাৰ্ডত কাটা হয়, কাৰণ এইটো এতিয়া ধৰক চিৰি বাচি কৰিব গ'লে এইযোৰ কাপোৰৰ দামে 7,000 হ'ব, সেইটো কাৰণে কাৰ্ডত ভৰাই দিয়া যায়। কাৰ্ডত ভৰাই দি পেলাই তেনেকৈ কৰা যায়, তেতিয়া তাৰমানে বোৱনীটো অলপমান আগবাঢ়ে। যদি আমি চিৰি বাচি পেলাই কৰা যায়, ফুল বাচা যায়, তেতিয়া এখন চাদৰত আমাৰ 10 দিনমান
1: লাগি যায়।
0: ইমান ঘন বুটা আছে, এটা গুণা আছে, এটা সূতা আছে।
1: হয়,
0: তেনেকৈ
1: এইযোৰ এই যে আপুনি যে ডিজাইন ধৰক এয়া যে কৰিছে যে নিজৰ মনৰ পৰা দিয়ে,
0: মনৰ পৰাও দিওঁ অলপ, এনেই এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ
1: হয়,
0: অকণমান তেনেকৈও কালেক্ট কৰোঁ
1: দেখা যায়। হয়,
0: তেনেকুৱাকৈ
1: মানে যিটো চলি আছে
0: চলি থকা ব্ৰেণ্ডটোৱে দিব লাগিব,
1: ট্ৰেণ্ড আজিকালি বিচাৰে আজিকালি বিশেষকৈ। আপোনাৰ ধৰক কাপোৰৰ ভিতৰত আপুনি মেখেলা চাদৰ যে বিক্ৰী কৰে, তাৰ ভিতৰত আপোনাৰ কোনবিধ কাপোৰ বেছিকৈ বিক্ৰী হয়?
0: তেনেকৈ ছিজন অনুসাৰে হয়। এতিয়া গৰমৰ দিনত মাছাই সূতাটো লাগিব, কটন হয়, পিয়'ৰ কটনটো। ইয়াত ধৰক এটা হেৰি আছে, ষ্টেপুল কটন হয়, তাত এটা কটন দিয়ে এটা চিন্থেটিক দিয়ে। সেইযোৰ ধৰক এতিয়া মই পিন্ধি অহা কাপোৰযোৰ ষ্টেপুল কটন,
1: ইয়াত যদি
0: সূতাটো যদি কম খোৱা যায় তেতিয়া কাপোৰযোৰ অকণমান গৰম লাগে আৰু কোচ খাই যায়। যদি সূতা ইয়াত বেছি খুৱায় তেতিয়া সেইখিনি তাৰমানে আমি দুটা কোৱালিটিয়ে ৰাখোঁ, কিছুমানে দাম দিবলৈ অসুবিধা পায়।
1: আৰু এতিয়া ব্যৱহাৰ কৰি
0: এতিয়া মেচিনেৰী হেৰি বাহিৰৰ সেইখিনি বজাৰখন লৈ ল'লে, কাৰণ সেইকাৰণে ভালো লাগিছে, কাৰণ চব সম্প্ৰদায় মানুহে আমাৰ চাদৰ মেখেলা
1: পিন্ধে। হয়,
0: আৰু এযোৰ বোৱা কাপোৰ চবেই পিন্ধিবলৈ সমৰ্থ নাই।
1: এই যে আপুনি যে ক'লে ষ্টেপুল কটন, আপুনি পিয়'ৰ কটন সূতাটো দিলে, তেতিয়া কিমান মূল্য হয়
0: এযোৰ? আমি 1500-1600 বেচোঁ,
1: 1500-1600
0: ঘন বুটা হ'লে, যদি অলপ বুটা হয় তেতিয়া আমি 900 বেচোঁ।
1: হয়, আৰু যদি আপুনি ক'লে যে তাত এটা পলিষ্টাৰ সূতা যদি ব্যৱহাৰ হয় তেতিয়া দামটো নিশ্চয় কমি যায় চাগৈ?
0: ইয়াতে পলিষ্টাৰ সূতা এটা আছে, এটা কটন আছে, এটা পলিষ্টাৰ সূতা আছে,
1: মানে পলিষ্টাৰৰ সূতাটোৰ মানে বেছি যদি ব্যৱহাৰ হয়,
0: যদি কটনটো বেছি দিয়া যায় কাপোৰযোৰ পিন্ধি খুব আৰাম লাগে, যদি অলপ গ্লেজ আহিবলৈ এতিয়া তাৰমানে গ্ৰাহকক আপুনি সবফালৰ পৰা সন্তোষ কৰিব লাগিব, সেইটো কাৰণে অলপ পাতল ৰেচত দিলে গ্লেজটো বেছি আহে বা হেৰিটো সূতাটো কম খায়, তেনেকুৱা ধৰণৰ ধৰক শিপিনী সৈতে কৰি মেলি তেনেকৈ মাৰ্কেটটো তেনেকৈ চলাব পাৰে যোনে যিটো বিচাৰে।
1: এতিয়া আপোনাৰ দোকানৰ পৰা বোধহয় এনেকুৱা ধৰণৰ কাপোৰ 1500-2000 কাপোৰখিনি বোধহয় বেছিকৈ বিক্ৰী হয়?
0: আৰামত যায়, তাৰপিছত এয়া তলৰখিনি আনখন ঔষধ গুচি যায়। আৰু মোৰ যিহেতু মাজত কোনো মানুহ নাই, ডাইৰেক্ট শালৰ কানেকশ্যন, সেইটো কাৰণে মোৰ কাপোৰৰ দামটো অলপমান সস্তা হয়। এতিয়া টচৰ কাপোৰ মই 6,000 এৰিব পাৰোঁ, মোৰ তাৰমানে মাজত কোনো মানুহ নাই, ডাইৰেক্ট শালৰ পৰাই মোৰ গুচি আহে।
1: হয় হয়,
0: তেনেকুৱাকে এনে মাজত মানুহ থাকিলে মাজৰ মানুহে অলপ খাই দিয়ে
1: বা তেওঁলোকে আনা নিয়া কৰাৰ বাবদ এটা মূল্য তেওঁলোকে
0: দিবই লাগিব।
1: হয়, এতিয়া আপুনি যে ধৰক বস্তুখিনি আপোনাৰ গুইমাৰীত আপোনাৰ শাল আছে বুলি ক'লে, আপুনি নগাঁৱত বস্তুখিনি বিক্ৰী কৰাৰ বাবে আপুনি টাউনত
0: গৰিমাইত এনে ধৰক মাছাই চোতা তেনেকুৱাহে আছে, মই এনে টছৰ এইখিনি মই অকণমান বেলেগ জেগাত দেখিছোঁ।
1: হয় হয় হয়। এতিয়া নগাঁৱত আপুনি বিক্ৰী দিহা কেনেকৈ কৰে, মানে কোনো প্ৰতিষ্ঠান লৈছেনে নে ঘৰৰ পৰাই বিক্ৰী কৰে?
0: এনেইতো মেলা

0: বোলে মেলাতে
1: মেলাতে
0: এনে মই দোকানো লৈছিলোঁ,
1: হয়
0: মুকুটচমা চাৰিআলি সেয়াতো দোকান দিছিলোঁ। তাৰপিছত তেনেকেই চলি আছে আৰু মানুহখিনিয়ে গম পাই যায়, ছ'চিয়েল অলপ মই হেৰিটো কৰি দিওঁ, ফেচবুকতো এৰি দিওঁ, তেতিয়া তাৰমানে তাতেও মোৰ অৰ্ডাৰখিনি আহে।
1: যোগাযোগ হয় অনলাইনে দি দিওঁ নেকি আপুনি?
0: অনলাইনত এতিয়া বৰ্তমান ৰিহা যাব মোৰ কাকিলৈ,
1: কাকিলৈ যাব,
0: কাকিলৈ যাব, তেনেকুৱাকে যোনে তেনেকে বিচাৰে তেনেকে দিওঁ, বা অহা যোৱা সুবিধা থাকিলে মানুহৰ হাতত দিওঁ, তেনেকে হয়।
1: হয় বাইদেউ, আপোনাৰ লগত আমি আৰু কথা পাতিম। এনেই গীত মাত শুনি ভাল পায় নিশ্চয়?
0: ভালে লাগে,
1: ভাল পায়। কাৰ গীত শুনি ভাল পায় কওকচোন আজি আপোনাৰ বাবে? তেনেকুৱা
0: জুবিন গাৰ্কে
1: ঠিকে আছে বাৰু, অনুষ্ঠানত তেনেহ'লে আপোনাৰ বাবে গীতটি আমি বজাই দিছোঁ।
0: হয়।

0: হয় বাইদেউ, আমি পুনৰ আহিছোঁ আপোনাৰ কথাৰ মাজলৈ। বাইদেউ, আকৌ আপুনি এটা কথা কিবা কৈছিলে যে কোকৰাঝাৰতো আপোনাৰ শাল আছে বুলি ক'লে, সেই বিষয়ে অকণমান শুনো কওকচোন।
1: তাতে পাঁচখন লৈছোঁ,
0: হয়
1: পাঁচখন লৈ পেলাই তাত তেনেকৈ সূতাখিনি দি পেলাই তেনেকৈ বোৱাই আছোঁ আৰু।
0: হয় হয়, আপুনি নগাঁৱৰ পৰা কোকৰাঝাৰলৈকে আপোনাৰ ব্যৱসায় বিস্তৃতি আপুনি
1: তেনেকৈ ৰাখোঁ, তেনেকৈ গৈ তাৰপিছত যিখিনি সূতা দিব লগা হয় তেওঁলোককে কিনি পেলাই অনলাইনৰ যোগেদিয়ে গোটেইখিনি হৈ থাকে আৰু।
0: আপুনি নিজে যাব লাগেনে তালৈ?
1: নিজে যাওঁ, প্ৰথম এতিয়া কুশ্বন কভাৰখিনি দিব নিজে যাব লাগিব।
0: হয় হয়,
1: কাৰণ এইটো বস্তু নতুন লৈছোঁ,
0: নতুন লৈছোঁ।
1: তাত ধৰক জোখ মাখখিনি দি থৈ আহিব লাগিব, কেনেকুৱা ডিজাইন দিব লাগিব, এইখিনিখন গোটেইখিনি দিব লাগিব।
0: হয়, মানে আপুনি যে কুশ্বন হেৰি কথা ক'লে, মানে যিখিনি চেয়াৰ কভাৰৰ কথা ক'লে, মানে ওপৰত পৰা কিখনৰ লগতে তলত পাৰাও নিশ্চয়?
1: নহয় নহয়, কুশ্বন কভাৰটো আমাৰ যে সৰু কুশ্বনটো যে
0: সৰু কুশ্বন কভাৰটো
1: চাইডটো হ'ব, হেৰিটো হ'ব, তাৰপিছত ৰানাৰখন,
0: ৰানাৰখন আহিব
1: তেনেকৈ প্ৰথম, আৰু ডাইনিং টেবুলৰ মেটকেইখন,
0: মেটকেইখন হ'ব
1: তেনেকুৱাকৈ।
0: হয়, এতিয়া সেইখিনি আপুনি কুকৰাঝাৰত কৰোৱাব?
1: তাত কৰামগৈ।
0: হয়, মূল্য কেনেকুৱা হ'ব চাগে?
1: তাকে চাই লওঁ সূতা কিমান খায়, গোটেই সূতা কিমান খায়, বোৱনি কিমান দিব লাগিব,
0: দিব লগা হয়
1: গোটেই টোটেল কৰি পেলাই তেতিয়া দামটো।
0: এই যে আপুনি যে ধৰক ইমান এটা ধুনীয়া অৰ্ডাৰ আপুনি পাইছে, আপোনাৰ কোনোবাই অৰ্ডাৰটো দিছে, এই অৰ্ডাৰটো আপুনি কেনেদৰে পালে বা কেনেকৈ লিংক হ'ল?
1: মোৰ পৰিয়ালৰ মানুহে আছে, মই কৈছোঁ পৰিয়ালৰ মানুহে মোক বহুতখিনি ছাপোৰ্ট দিছে। মোৰ ভাগিন বোৱাৰী থাকে তাত,
0: ভাগিন বোৱাৰী
1: গোটেই হেৰি কৰে, আৰু মোৰ ভাগিন এজনী থাকে ফৰিদাবাদত, তাইকে মই পিঠা চিঠাপে ধৰি গামোচাপে ধৰি মোৰ তাৰমানে পৰিয়ালটোৱে বহুতখিনি ছাপোৰ্ট কৰে, সেইটো কাৰণে হয়তো চাগৈ ব্যৱসায়টো চলি আছে ধুনীয়াকৈ।
0: হয় হয়,
1: তেনেকুৱা হয়।
0: হয়, আচলতে লাগিবই, আমাৰ প্ৰতিগৰাকীয়ে যদি আমি প্ৰতিগৰাকীৰ বাবে তেনেকৈ এটা সহায় কৰা মন লৈ পেলাই আমি থাকোঁ, নহয় জানো, তেতিয়াহে এটা কামত উন্নতি কৰিবলৈ সহজ হ'ব,
1: আৰু বিশেষকৈ পৰিয়ালৰ মানুহ লাগিবই,
0: লাগিবই
1: আপোনাৰ।
0: হয়,
1: আৰু আমাৰ মানুহখিনি এনেকুৱা, বেলেগৰ পৰা কিনাতকৈ তোক কিনো, তোক আমি ইমান পইচা দিব পৰা নাই, তই এনেকৈ আগবাঢ়, তেনেকুৱা ধৰণে ছাপোৰ্ট কৰে।
0: হয়, এইটো খুব ভাল কথা, এনেকুৱা এটা মানে মানসিকতা থাকিলে
1: সেইটো
0: প্ৰত্যেকগৰাকীয়ে আগবাঢ়ি যাবলৈ সক্ষম হ'ব, নহয় জানো।
1: পৰিয়ালৰ বিয়া বাৰু হ'লে মানদানপে ধৰি চব মোকেই অৰ্ডাৰটো দি দিয়ে,
0: খুবেই ভাল
1: সেইটো ফালৰ পৰাও।
0: হয় হয় হয়, এতিয়া বাইদেউ ধৰক আপুনি কাপোৰৰ ব্যৱসায়খিনি কৰিছে, আপুনি অসমৰ বিভিন্ন ঠাইলৈ বস্তু পঠিয়াইছে, ভাৰত অসমৰ বাহিৰতো পঠিয়াইছে, আৰু এনেকুৱা মনত এটা
1: আমেৰিকাত এযোৰ গৈছে,
0: আমেৰিকাত গৈছে,
1: এযোৰ আমেৰিকাত গৈছে।
0: হয়, সেয়া কোন হয়?
1: তাৰপিছত সেই দোকানৰ কাষ্টমাৰে হয়,
0: হয়
1: তেখেতে ভাল পালে লৈ গ'ল, এনে যোগাযোগ কৰিম বুলি কৈছে।
0: কি কাপোৰ নিছিলে?
1: মোৰ নুনিবাই নুনি নিছিলে।
0: নুনিবাই নুনি, কি ৰঙৰ আছিল?
1: য়েল্ল' কালাৰ আছিল।
0: য়েল্ল' কালাৰ, হয়, কেনেকৈ পালে আপুনি, মানে যোগাযোগ কেনেকৈ হ'ল?
1: যোগাযোগ মানে মই যেতিয়া নতুন বজাৰ দোকান দিওঁ, মোৰ ছাইডৰ এগৰাকীও আছিলে সহপাঠী, তেখেতৰ নন্দেকে আহি পেলাই কাপোৰযোৰ পচন্দ কৰি তেতিয়া লৈ গৈছিল,
0: লৈ গৈছে
1: তেনেকুৱাকে।
0: হয়, তেনে বিদেশতো আপোনাৰ কাপোৰ
1: গৈছে,
0: গৈছে, খুব ভাল কথা,
1: ভাল লাগিছে।
0: আৰু আপুনি তেনেকৈ কিবা ভাবেনে যে আগলৈ মই আৰু কামত এইখিনি কামত এনেকৈ কৰিম বা আৰু আগবাঢ়িম বা তেনেকুৱা কেনেকুৱা পৰিকল্পনা?
1: সেইটোতো সপোনটো আছে,
0: সপোন আছে,
1: সপোন আছে মোৰ, তাৰমানে সপোন খুব তেনেকৈ কৰি মোৰ হোলচেল কৰা সপোন এটা আছে। ভগৱানে যদি সহায় কৰে, ভগৱানৰ ওপৰতো আহাত আছে, ভগৱানে যদি সহায় কৰে তেতিয়া সেইখিনি কৰিম বুলি মনতে সপোন এটা পুহি ৰাখিছোঁ আৰু।
0: হয় হয়,
1: তাকে।
0: হয়, এতিয়া আপোনাৰ নগাঁও জিলাৰ আপুনি টাউনৰ কোনখিনিত থাকে? ভাড়াঘৰত থাকে?
1: ভাড়াঘৰত থাকোঁ।
0: হয়, আৰু আপোনাৰ পৰিয়ালৰ কথা কওকচোন।
1: মোৰ পৰিয়ালৰ হাজবেণ্ডেতো প্ৰাইভেট জব কৰে,
0: হয়,
1: আৰু ছোৱালী এজনী, ল'ৰা এটা, ছোৱালী ইংলিছত এম এ কৰিলে, তাইক বিয়া দিলোঁ, ল'ৰা এবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছে,
0: হয় হয়,
1: ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চ দিব, এতিয়া এণ্ট্ৰেঞ্চখিনি দি আছে আৰু,
0: দি আছে আৰু,
1: ক'ত পায় তেতিয়া।
0: হয় হয়, আৰু ধৰক এতিয়া আপুনি দিনটোৰ কাৰণে যেতিয়া ওলাই আহে, ঘৰখনৰ গোটেই দায়িত্ব চাগে আপোনাৰ মানুহজনে যিমানখিনি পাৰে, নহয় জানো, খোৱা বোৱাৰ পৰা আদি কৰি,
1: সেয়া পৰিয়ালে ছাপোৰ্ট দিছে, ল'ৰা ছোৱালীও ছাপোৰ্ট দিছে, আৰু সেইখিনি সিহঁতে একো অজুহাত নধৰে, তেনেকে যেনেকেই বনাই থৈ আহোঁ তেনেকেই খাই কৰি পেলাই তেনেকুৱা কৰে। আৰু টাউনৰ মাজত আছোঁ যদিও ধৰক এতিয়া ল'ৰা চাম যিটো হৈছে তাৰ আগত ক'ব নাপায়, কিন্তু ভাল ল'ৰা এজনে পাইছোঁ।
0: হয় হয়,
1: এতিয়া যুগত আৰু,
0: এতিয়াৰ যুগত হয়, ভালদৰে গঢ় দিছে আচলতে, সেইটোৱে কথা,
1: ভগৱানে জানে।
0: হয় হয়, আৰু তাৰ লগতে আপুনি আকৌ আহিছোঁ বাৰু আপোনাৰ পাচলি ব্যৱসায়, কলৰ ব্যৱসায় কথা, এই যে কলৰ ব্যৱসায় কথা যে ক'লে, আপুনি কোনোবা দোকানত দিছিল নে ঘৰ?
1: নাই নাই, দোকানত দিয়া নাছিলোঁ,
0: হয়,
1: ঘৰতে মোৰ ৰিলেশ্যনৰ মানুহখিনিয়ে গম পাই পেলাই তেনেকৈ, আৰু কলটো এইটো কাৰণে এৰি দিলোঁ, মই গৈ দিবগৈ লাগে, তেনেকৈ ল'ৰা এজন ল'ম বুলি ভাবিছিলোঁ, ভাবিলে আৰু কলত ৰিস্কটো ল'বলৈ দিগদাৰ, কাপোৰত ধৰক আপুনি এমাহ পৰি থাকিলেও কোনো কথা নাই, কেঁচা শাক পাচলিখিনি ৰিক্স ল'বলৈ দিগদাৰ কাৰণে সেইকাৰণে সেইটো বাদ দিলোঁ। কিন্তু বহুত লাভজনক ব্যৱসায়,
0: হয় হয়,
1: আমাৰ ল'ৰাখিনিয়ে যদি কৰিব পাৰে বহুত লাভজনক ব্যৱসায়। মোৰ তাৰমানে মাইণ্ডটো এনেকুৱাই হ'ল, এনি টাইম বিজনেচতেই মানে গৈ থাকে,
0: লাগি থাকে আৰু, হয়,
1: ক'ৰবাত কিবা এটা কৰিলে কিবা এটা পাম, তেনেকুৱা এটা,
0: হয়, খুব ভাল কথা। আচলতে আমি তেনেকুৱা এটা মানে নিজৰ আমি চিন্তাধাৰা তেনেকুৱা এটা আনিব লাগিব, নহয় জানো,
1: তাকে,
0: নহ'লে আমাৰ বজাৰখন বাহিৰা মানুহে আহি দখল কৰিব
1: বা তেনেকুৱা
0: কৰিছে, গতিকে আমি যদি নিজেই অকণমান সেইখিনি ক্ষেত্ৰত ওলাই যাওঁ,
1: আমাৰতো এতিয়া মহিলাসকল বহুতেই ওলাই আহিছে, সেইটো কাৰণে ভালো লাগিছে,
0: ভালো লাগিছে।
1: আৰু বাণিজ্যিক উদ্যোগসকলে তেওঁলোকে অফিচৰ পৰা আমাক যিখিনি সহায় কৰিছে, এতিয়া ধৰক ষ্টল এখন দিলে তাত আমাৰ কোনো ভাড়া চাৰা কথা নাই, বিনামূলীয়াকৈ দিয়ে, আমি চৰকাৰেও সেইটো সুবিধা দিলে, আমি কাপোৰখিনি উলিয়াইছোঁ, আমি বজাৰ এখন পাইছোঁ,
0: হয়,
1: তেনেকৈ আমিতো চবৰে ঘৰলৈকে যাব নোৱাৰোঁ,
0: যাব নোৱাৰে,
1: আৰু ঘৰলৈ যোৱা প্ৰশ্নও নুঠে, ধৰক কোনে কি ব্যৱহাৰ কৰে সেইটো ঠিক নাই,
0: হয়,
1: সেইটো কাৰণে আমাক চৰকাৰে তাৰ
0: লগতে ধৰক
1: বজাৰ এখন দিছে,
0: হয়, আপুনি ধৰক এতিয়া দোকান এখন দি চলাটো অকণমান অসম্ভৱ
1: অসম্ভৱ
0: অসম্ভৱ, কাৰণ আপুনি
1: প্ৰত্যেকদিনে
0: ওলাই আহিব লাগিব, দোকানখনৰ ভাড়াৰ কথা থাকিব, কিন্তু এই যে আপোনাৰ থলুৱাভাৱে যিখিনি বস্তু উৎপাদিত বস্তুখিনি বিক্ৰী দিহা কৰিছে চৰকাৰে, এইটো আচলতে সঁচাকৈ খুব উল্লেখনীয়, খুব,
1: আৰু ইয়াতে নাম ল'ব লাগিব, এগৰাকী মীনাক্ষী বাইদেউ, তেওঁ কলেজত কৰে, বাইদেউ যে নিজে লয়, নিজে লৈ গৈ কলেজত এগৰাকী প্ৰফেচাৰনীয়ে গৈ পেলাই আকৌ মোৰ কাপোৰৰ প্ৰডাক্টটো বেলেগক দেখায়,
0: অঁ হয়,
1: সেইফালৰ পৰাও বহুতখিনি সহায় পাওঁ,
0: হয়, মানে পৰোক্ষভাৱে তেখেতেও আপোনাক বহুত সহায় কৰে,
1: সহায় কৰে, তেনেকৈ ধৰক আজিকালি তেনেকৈ কোৱা মানুহ বহুত কম,
0: হয়,
1: সেইটো আৰু এটাই কয় যে অসমীয়া মানুহ এগৰাকী ওলাই আহিছে, আমি সহায় কৰোঁ,
0: সহায় কৰিছোঁ,
1: সেইটো কাৰণেও ভালো লাগিছে মানুহখিনি, বিশেষকৈ সমাজ এখন পোৱা গৈছে,
0: হয়,
1: ভাল সমাজ এখন পোৱা গৈছে।
0: হয়তো কেতিয়াবা কোনোবাগৰাকী আপোনাৰ পৰা কিছু পৰামৰ্শ জানিব বিচাৰিবও পাৰে, নহয় জানো, যে বাইদেউৰ লগত কথা পাতোচোন বা আমিও কিবা সহায় পাব পাৰোঁ নেকি, তেনেকুৱা ধৰণৰ পৰামৰ্শৰ বাবে যদি আপোনাৰ সৈতে যোগাযোগ কৰিবলগীয়া হয় তেতিয়া কেনেকৈ কৰিব কওকচোন।
1: মোৰ ফোন নাম্বাৰ আছে,
0: হয়,
1: ফোন নাম্বাৰটো যদি দিলে অসুবিধা নহয় তেতিয়া ফোন নাম্বাৰটো দিওঁ, তেওঁলোকে মোৰ সৈতে ছ'চিয়েল মিডিয়া যুগ যেতিয়া,
0: হয়,
1: তেওঁলোকে মোৰ সৈতে যোগাযোগ কৰিব,
0: হয়, আপোনাৰ ফোন নাম্বাৰটো তেনেহ'লে কৈ দিয়কচোন,
1: মোৰ 7002895114,
0: হয়, পুনৰ কওকচোন,
1: 7002895114,
0: হয়, তেনেহ'লে আপোনাৰ এই নম্বৰত যোগাযোগ কৰিলে তেখেতসকলক নিশ্চয় আপুনি কোনো দিহা পৰামৰ্শ সহায় কৰিব পাৰিব, নহয় জানো,
1: পাৰিম,
0: হয় হয়, খুব ভাল লাগিছে, হয় বাইদেউ, ভাল লাগিলে আপোনাৰ সৈতে কথা পাতি, আপুনি আৰু আগুৱাই যাওক, আপোনাৰ সপোনবোৰ আপুনি পূৰণ
1: কৰিব,
0: হয়, আমি আগলৈও লগ পাম, কথা পাতিম, আৰু বিচাৰোঁ যে আপুনি যেনেকৈ বিচাৰিছে যে অকল কাপোৰেই নহয় তাৰ লগতে অন্যান্য ধৰণৰ আপুনি ব্যৱসায় ভিত্তিক কিবা কৰোঁ বুলিও যদি ভাবিছে আপুনি সেইখিনি কৰি যাওক, আমি সদায় আপোনাক মানে উৎসাহ জনাই আছোঁ বাৰু, জনাই থাকিম সদায়। আজিৰ কথা বতৰা আমি ইমানতে সামৰিছোঁ, ধন্যবাদ,
1: নমস্কাৰ, ধন্যবাদ।
0: ইমান পৰে এগৰাকী স্বাৱলম্বী আয়তী ৰাণু বৰুৱা ৰাজবংশীৰ সৈতে হোৱা কথা বতৰা শুনিলে। আজিলৈ আমাৰ সময় হৈ আহিল, আজিৰ আয়তী আমি ইমানতে সামৰিছোঁ, নমস্কাৰ।
2: আয়তী অনুষ্ঠানটি শুনিলে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত, এয়া আকাশবাণী নগাঁও। এইখিনিতে শ্ৰোতাসকলক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে জনাইছোঁ। খন্তেক পিছতেই 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা সন্ধিয়াৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:05 শুনিবলৈ পাব এটি বৃন্দগীত, 7:10 শুনিবলৈ পাব এক বিশেষ অনুষ্ঠান, অৰ্থাৎ চৰকাৰৰ 12 বছৰ পূৰ্তিৰ উপলক্ষে প্ৰচাৰ কৰা এক বিশেষ অনাতাঁৰ প্ৰতিবেদন। 7:45 আগবঢ়োৱা হ'ব সুৰলহৰী। 8:00 অসমীয়াত মুখ্য বাতৰিৰ শিৰোনাম শুনিবলৈ পাব। 8:02 শুনিবলৈ পাব হাতসৰী শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান। 8:32 নিবেদন কৰা হ'ব কেইটিমান পুৰণি অসমীয়া গীত। ইয়াৰ পাছতেই ক্ৰমে 8:45 আৰু নিশা 9:00 আকাশবাণী দিল্লী কেন্দ্ৰই প্ৰচাৰ কৰা হিন্দী আৰু ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 9:15 শুনিবলৈ পাব দুটিমান গজল, আৰু 9:25 শুনিবলৈ পাব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা নিশাৰ আঞ্চলিক বাতৰি। নিশা 9:30 বজাত শুনিবলৈ পাব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। এই অনুষ্ঠানটিত আজি শুনিবলৈ পাব শোভা গুৰুতোৰ কণ্ঠৰ কণ্ঠসংগীত, পণ্ডিত যশৰাজৰ খেয়াল আৰু গায়ত্ৰীৰ বীণাবাদন। এয়াই হৈছে আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয়

পৰিস্থিতি। এইখিনিতে শ্ৰোতাসকলক পুনৰবাৰ জনাই থওঁ যে কাইলৈ 8 জুন তাৰিখে আকাশবাণীয়ে 90 বছৰ সম্পূৰ্ণ কৰিব। এই উপলক্ষে আকাশবাণীৰ নগাঁও কেন্দ্ৰৰ পৰা কাইলৈ পুৱা সোমবাৰে 10 বজাত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাটিত ভাগ ল'ব আকাশবাণীৰ নগাঁও কেন্দ্ৰৰ নিয়মীয়া শ্ৰোতা মৰিগাঁৱৰ ৰাজু বৰা মজুমদাৰ, জাজৰিৰ নৰেশ্বৰ হীৰা আৰু নগাঁৱৰ মনোৰাজ খৰাই।

শ্ৰোতাসকলে অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি যদি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব খোজে তেনেহ'লে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰটো হৈছে 9435053214। পুনৰ কৈছোঁ, আপুনি যদি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব খোজে তেনেহ'লে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰটো হৈছে 9435053214। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই সন্ধিয়া 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা সন্ধিয়াৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: মন্ত্ৰীৰ ভিতৰত আছে। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ। ৰাজ্য চৰকাৰৰ 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ। গীতিকবি নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ। আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ আজি দ্বিতীয় দিনা আফগানিস্তানৰ প্ৰথম ইনিংছত প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত 113 ৰাণ সংগ্ৰহ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি ৰামেশ্বৰ তেলিক তিনিচুকীয়া আৰু যোৰহাট, অতুল বৰাক কামৰূপ মহানগৰ আৰু ধেমাজি, চৰণ বৰক কোকৰাঝাৰ, বাক্সা, চিৰাং, অজন্তা নেওগক মৰিগাঁও, কামৰূপ আৰু অশ্বিনী ৰায় চৰকাৰক বঙাইগাঁও আৰু বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। একেদৰে অশোক সিংহলক দৰং, ধুবুৰী, বিমল বৰাক শিৱসাগৰ, চৰাইদেউ, বিশ্বজিৎ দৈমাৰীক নলবাৰী, শোণিতপুৰ, জয়ন্ত মল্লবৰুৱাক তামোলপুৰ, গোৱালপাৰা আৰু কৌশিক ৰায়ক শ্ৰীভূমি তথা হাইলাকান্দি জিলাৰ দায়িত্ব দিয়া হৈছে। ইপিনে মন্ত্ৰী কেশৱ মহন্তক দক্ষিণ শালমাৰা মানকাছৰ আৰু উত্তৰ লক্ষীমপুৰ, কৃষ্ণেন্দু পালক ডিমা হাছাও কাছাৰ, নীলিমা দেৱীক বজালী ওদালগুৰি, পীযুষ হাজৰিকাক নগাঁও, হোজাই কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডাঃ অনুজ পেগুক বিশ্বনাথ, গোলাঘাট আৰু সুশান্ত বৰগোহাঁইক মাজুলী আৰু ডিব্ৰুগড় জিলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মন্ত্ৰীসকলে সংশ্লিষ্ট জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ যাত্ৰাক অধিক গতিশীল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে সকলো প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠ সচিবলৈ পত্ৰ প্ৰেৰণ কৰি খালী থকা পদৰ বিতং তথ্য 17 জুনৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে। নতুন ৰাজ্য চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকতে অহা 5 বছৰত 2 লাখ চাকৰি সৃষ্টিৰ বিষয়টো ত্বৰান্বিত কৰাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত কৰ্মবাহিনী গঠন কৰিছে। মুখ্য সচিব ডঃ ৰবি কোটাৰ নেতৃত্বত 27 মে'ত কৰ্মবাহিনীৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অহা 5 বছৰত 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ ৰূপৰেখা প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। অহা 2 জুলাইত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনত অংশ লোৱাৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকায়েছি 1 জুলাইত অসমত উপস্থিত হ'ব। 2 জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই সন্মিলনত অংশ লোৱাৰ বাবে অসমলৈ আহিব। ভাৰতৰ সৈতে জাপানৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰয়াস হিচাপে এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত মন্ত্ৰী নীলিমা দেৱীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
1: জাপানৰ প্ৰধানমন্ত্ৰী 1 তাৰিখে আহি আছে। 1 জুলাই আবেলি তেওঁ ইয়াত অসমত উপস্থাপন কৰিব। 3 তাৰিখলৈকে তেওঁ থাকিব আৰু 3 তাৰিখে ঘূৰি যাব। তেখেতক আদৰণি জনাইছোঁ আপোনালোকৰ জৰিয়তে। অকলে এখন দেশ মানে সকলোখিনি নিজৰ আমাৰ যিটো কালচাৰ হওক, অৰ্থনৈতিক দিশত হওক, যদি অকলে সম্ভৱ নহয়, বেলেগ এখন দেশৰ লগত সদায় মিত্ৰতা লাগে। আৰু ইখন দেশে ইখন দেশৰ লগত যদি মিত্ৰতাৰে যদি কাম কৰি নাযায় তেতিয়াহ'লে বিশ্বখন আমি একত্ৰিত হৈ থাকিব নোৱাৰিম। গতিকে বিশ্বক এক কৰিবলৈ হ'লে কিন্তু বন্ধুত্ব সুলভেৰে প্ৰত্যেক ইখন ৰাষ্ট্ৰ সিখন ৰাষ্ট্ৰলৈ সদায় এনেধৰণে ইখন দেশৰ পৰা সিখন হ'লে গৈ একেলগে বহি আমি জাপানৰ বিষয়ে ইয়াত জানিব পাৰিম, আমাৰ অসমৰ বিষয়ে তেখেতে কিছু হ'লেও জানিব। আজি অসমত ভাৰতৰ ভিতৰত ইমান ৰাজ্য আজি অসমত আহিব, এইটো আচলতে আমাৰ অসমবাসীৰ বাবে গৌৰৱ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: এই সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্য আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থকাৰ কথা। দুয়ো দেশৰ এই সন্মিলনক লৈ ইতিমধ্যে দিল্লীৰ লগতে দিছপুৰতো বিশেষ তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত অনুমোদন লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ভাৰত জাপান আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী সন্মিলনখন নিয়াৰিকৈ আয়োজন কৰাৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় পৰিকল্পনা যুগুত কৰিছে। কালি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত এই বিষয়টো সন্দৰ্ভত অসম মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত হয়। উল্লেখযোগ্য এই সন্মিলনত প্ৰতিৰক্ষা, বাণিজ্য, অৰ্থনৈতিক সুৰক্ষা আদি কেইবাটাও বিষয়ত উভয় দেশৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। গীতিকবি নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। কবি, চলচ্চিত্ৰ নিৰ্মাতা আৰু নাট্যকাৰ হিচাপে প্ৰসিদ্ধি লাভ কৰা পাৰ্বতী প্ৰসাদ বৰুৱাই 1940 চনত ৰূপহী নামৰ চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। 1961 চনত গোৱালপাৰাত অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতিৰ পদ তেওঁ অলংকৃত কৰিছিল। 1964 চনৰ আজিৰ দিনটোতে দেহাৱসান ঘটা গীতিকবিগৰাকীৰ গুণগুণনি, লুইতি, শুকুলা ডাৱৰৈ, কহুৱা ফুল আদি গীতৰ পুথিৰে অসমীয়া গীতি সাহিত্যক চহকী কৰি গৈছে। চৰাইদেউ জিলাৰ সোণাৰীত আজি গীতিকবিগৰাকীৰ স্মৃতি দিৱস পালন কৰা হয়। আজি সোণাৰীত উজনি অসম ভিত্তিত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত ভালেসংখ্যক প্ৰতিযোগীয়ে অংশ লয়। দুটা শাখাত বিভক্ত প্ৰতিযোগিতাৰ উচ্চ শাখাত 16 গৰাকী আৰু নিম্ন শাখাত 64 গৰাকী প্ৰতিযোগীয়ে অংশ লৈ গীত পৰিৱেশন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথিত গীতি কবিক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত ডঃ শৰ্মাই বৰুৱাৰ সৃষ্টিৰাজি প্ৰতিগৰাকী অসমীয়াৰ মানসপটত সজীৱ হৈ থাকিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গীতি কবিগৰাকীৰ পুণ্যতিথিত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
2: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে 4 জন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক কাইলৈ আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্টট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে কাইলৈৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 394 গৰাকী ব্যক্তি সাক্ষী আছে। মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘত আজি সদ অসম কৰ্মচাৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া কৰ্মকৰ্তা তথা কাৰ্যনিৰ্বাহক সদস্যসকলে অংশগ্ৰহণ কৰে। সভাত সদ অসম কৰ্মচাৰী পৰিষদৰ দৰমহাৰ গাঁথনি, চাকৰি সুৰক্ষা, আইনী ৰেহাই আদি সন্দৰ্ভত বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ 8ম দৰমহা আয়োগৰ প্ৰতিবেদন যাতে একে হয় এই সন্দৰ্ভতো আজিৰ সভাত আলোচনা কৰা হয়। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে টেট বাধ্যতামূলক কৰাৰ বাবে দিয়া নিৰ্দেশনাৰ পৰা শিক্ষকসকলক ৰেহাই দিয়াৰ বাবে বিধিগত ব্যৱস্থা নিৰূপণ কৰিবলৈ চৰকাৰক দাবী জনোৱা হ'ব বুলি কৰ্মচাৰী পৰিষদৰ নেতৃত্বই জানিবলৈ দিয়ে।
3: সদ অসম কৰ্মচাৰী পৰিষদৰ অন্যতম এখন সাংগঠনিকভাৱে শক্তিশালী জিলা মাজুলী জিলা কৰ্মচাৰী পৰিষদ আৰু এই ঐতিহ্যমণ্ডিত গুৰুজনাৰ স্থলী মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ আহ্বান আৰু আতিথ্যত আজি সদ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখনি উত্তৰ কমলাবাৰী সত্ৰৰ এই প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তা কাৰ্যনিৰ্বাহক সদস্যসকল আহিছে আৰু ইয়াত কৰ্মচাৰী সমাজৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হৈছে, আলোকপাত হৈছে। বিশেষভাৱে 8ম দৰমহা আয়োগ আৰু সাম্প্ৰতিক সময়ত আটাইতকৈ চৰ্চিত বিষয় দুটা। প্ৰথমটো হৈছে যে যিসকল শিক্ষাগুৰুৱে আগতে নিযুক্তি লাভ কৰিছিলে, মহামান্য উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশনা দিছে যে তেখেতসকলে আকৌ পুনৰাই টেট উত্তীৰ্ণ হ'ব লাগিব, নহ'লে তেখেতসকলৰ চাকৰিৰ ক্ষেত্ৰত সংশয় হ'ব। আৰু এই কথাটোৱে আমাৰ সৰ্বস্তৰৰ শিক্ষক সমাজত বা আমাৰ কৰ্মচাৰী সমাজত এটা বিৰূপ প্ৰভাৱ পৰিছে।
2: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটা লাভ কৰা 65 গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰিব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এই অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত 66 গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ যোগেশ দেউৰী, নুৰুদ্দিন আহমেদ, পখিলা লেকথেপি আৰু মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰুকাষ্ঠক এই সন্মান প্ৰদান কৰা হ'ব। ইয়াৰ পূৰ্বে হৰিচৰণ শইকীয়াক প্ৰথম পৰ্যায়ত পদ্ম বঁটা প্ৰদান কৰা হয়। চলিত বৰ্ষত 5টা পদ্মবিভূষণ, 13টা পদ্মভূষণ আৰু 113টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131 গৰাকী ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে। প্ৰতিবছৰৰ গণৰাজ্য দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱাকে ধৰি উল্লেখনীয় অৱদান আগবঢ়োৱা লোকলৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হয়। তেল আৰু প্ৰাকৃতিক গেছ নিগম ONGCৰ কেতবোৰ নীতিৰ বিৰোধিতা কৰি আজি শিৱসাগৰত সদ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত হয়। এই সভাত ONGCৰ নিযুক্তি বন্ধ কৰা, লোকচানৰ অজুহাত দেখুৱাই তৈলক্ষেত্ৰসমূহ ব্যক্তিগত প্ৰতিষ্ঠানত অৰ্পণ কৰা, শিৱসাগৰৰ পৰা বিভিন্ন কাৰ্যালয় স্থানান্তৰ কৰাকে ধৰি সিদ্ধান্তসমূহৰ সমালোচনা কৰা হয়। সভাই প্ৰতিষ্ঠানটোত 100% থলুৱা নিযুক্তি নিশ্চিত কৰা, বিশুদ্ধ খোৱাপানী ব্যৱস্থা কৰা, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা, পৰম্পৰাগত কলা সংস্কৃতি সংৰক্ষণকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে। বিভিন্ন স্তৰৰ নাগৰিকে অংশ লোৱা এই সভাত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্ত, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমাৰজ্যোতি মহন্ত, ONGCৰ অৱসৰপ্ৰাপ্ত বিষয়া পুনাৰাম মিলি, সাংবাদিক মনোজ বৰঠাকুৰকে ধৰি ভালেসংখ্যক ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। এই সন্দৰ্ভত সদ টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়া পাৰ্থ গগৈয়ে সাংবাদিকৰ আগত এইদৰে কয়। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে চৰকাৰে আবেদনৰ আহ্বান কৰিছে। অহা 31 জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা ব্যতিক্ৰমী কৰ্মৰ বাবে ৰাষ্ট্ৰপতিৰ জৰিয়তে শিশুসকলক এই সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.inত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজিৰে পৰা 15 জুলাইলৈ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযান অনুষ্ঠিত হৈছে। কাৰ্যসূচীত আজি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বুথ, মণ্ডল আৰু জিলা পৰ্যায়ৰ নেতৃত্বৰ বাবে দলীয় নেতাকৰ্মীসকলক প্ৰশিক্ষণ দিয়া হয়। তদুপৰি সামাজিক মাধ্যম, কৃত্ৰিম বুদ্ধিমত্তা, নমো এপ, সৰল এপ, বুথ ব্যৱস্থাপনা, চৰকাৰী আঁচনি ৰূপায়ণ আদিকে ধৰি বিভিন্ন বিষয়ত প্ৰশিক্ষণ দিয়া হয়।
0: তামোলপুৰৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আজি সদৌ অসম প্ৰবীণ সৈনিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। তামোলপুৰ আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাৰ ব্যৱস্থাপনাত আয়োজিত এই কাৰ্যসূচীত তামোলপুৰৰ বিধায়ক তথা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
4: তামোলপুৰৰ এক্স সাৰ্ভিচমেনবিলাকে মোক কৈ আছিলে, তেওঁলোকৰ অসম ভিত্তিক যি কমিটি আছে, ভেটাৰান মানে এক্স সাৰ্ভিচমেনবিলাকৰ যি এছ'চিয়েচন ফেডাৰেশ্যন, ইয়াৰ ইয়াত সাধাৰণ সভা হ'ব। সেই হিচাপে আজি মই ইয়াত আহিছোঁ। ভালেই লাগিল, চব এক্স সাৰ্ভিচমেনৰ তেওঁলোকৰ কমিটিৰ বিষয়ববীয়া আৰু সকলো সদস্য আহিছে। এক্স সাৰ্ভিচমেন হ'ল আমাৰ ভাৰতত যিসকলে প্ৰাক্তন সৈনিক, তেওঁলোকৰ অনুষ্ঠানৰ তেওঁলোকৰ পৰিয়ালবিলাকৰ অনুষ্ঠান, তেওঁলোকক মানে চৰকাৰে এটা মৰ্যাদা দি থৈ দিছে আৰু চাকৰিৰ পিছতো তেওঁলোকৰ বিভিন্ন সুবিধা অসুবিধাবিলাক চৰকাৰে চাই আৰু তেওঁলোকৰ বয়স থকাখিনিক চৰকাৰে চিভিল চাৰ্ভিচবিলাকতো মানে চিভিলৰ যিখিনি কাম আছে, কৰ্ম আছে, তাতেও কৰ্ম সংস্থাপন দিয়াৰ ব্যৱস্থাটো আছে। যিটো

0: এছিয়েশ্যন হিচাপে তেওঁলোকে সেইবিলাক চাই থাকে।
1: এই অনুষ্ঠানত বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰী, প্ৰাক্তন এম চি এল এ মদন মোহন মুছাহাৰীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ লৈ দেশ মাতৃৰ সেৱাত ব্ৰতী হোৱা বীৰ জোৱানসকলৰ ত্যাগ আৰু অৱদানৰ শলাগ লয়। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে অহা 28 জুনত বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ অধিকাৰপ্ৰাপ্ত টেট সমিতিয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি পৰীক্ষাৰ্থীসকলে অহা 12 জুনৰ পুৱা 11 বজাৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sevaonline.org পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ পৰীক্ষাৰ দিনা লগত নিব লাগিব। তদুপৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, ডিজিটেল ঘড়ী আদি নিব নোৱাৰিব। ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটৰ আজি দ্বিতীয় দিনা আফগানিস্তানে প্ৰথম ইনিংছত প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত 113 ৰান সংগ্ৰহ কৰে। দলটো সম্প্ৰতি ভাৰততকৈ 451 ৰানত পিছপৰি আছে। দলৰ হৈ ৰহমত শ্বাহে 43 ৰান কৰি আউট নোহোৱাকৈ থাকে। ভাৰতীয় দলত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত মানৱ সুথাৰে 3টা উইকেট দখল কৰাৰ বিপৰীতে প্ৰসিদ্ধ কৃষ্ণাই 2টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে আজি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত 8 উইকেটৰ বিনিময়ত 564 ৰান সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে 126 ৰান কৰাৰ লগতে কে এল ৰাহুলে 100 ৰান কৰে। ঋষভ পন্ত আৰু সাই সুদৰ্শনে 81 ৰানকৈ বৰঙণি আগবঢ়ায়। ৱাশ্বিংটন সুন্দৰে 52 ৰান কৰি আউট নোহোৱাকৈ থাকে। আফগানিস্তানৰ ছলিম ছাফিয়ে 6টা উইকেট লাভ কৰে। গুৱাহাটী মহানগৰ ডবা সন্থাৰ উদ্যোগত অনুষ্ঠিত গুৱাহাটী মহানগৰ ডবা চেম্পিয়নশ্বিপ 2026ৰ আজি সামৰণি পৰিছে। মহানগৰৰ আৰ জি বৰুৱা পথত অৱস্থিত গুৱাহাটী ডবা একাডেমীত অনুষ্ঠিত এই প্ৰতিযোগিতাত 13, 17 আৰু 19 বছৰ অনুৰ্ধ শাখাত অনুষ্ঠিত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ। ৰাজ্য চৰকাৰৰ 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ। গীতিকবি নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টটেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ। আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ আজি দ্বিতীয় দিনা আফগানিস্তানৰ প্ৰথম ইনিংছত প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত 113 ৰান সংগ্ৰহ। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
1: হৈ গল বাজেট?
0: অঁ, 5000 বাচি গল।
1: নতুন মেখেলা চাদৰ লৈ লোৱা?
0: নলওঁ, যোৱা মাহত সেইটো লৈছিলোঁ।
2: আৰু এযোৰ?
0: নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বচোৱা ধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক।
2: বৰ জ্ঞানী।
0: এতিয়া যোৱা।
3: আৰবিআই কয়
0: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
4: আকাশবাণী গুৱাহাটী কথিকাৰ অনুষ্ঠানত এতিয়া শুনক ডক্টৰ বিনীতা নাথৰ কথিকা পানী আৰু নাৰী। উদাৰ প্ৰকৃতিয়ে সততা আৰু আস্থাৰে আমালৈ আগবঢ়োৱা উপাদানটি হ'ল পানী। প্ৰাণীৰ জীৱনদায়িনী পানী হ'ল বৰণহীন, আকাৰহীন, শব্দহীন, গতিহীন আৰু শান্ত প্ৰকৃতিৰ। কিন্তু সময় সাপেক্ষে সাতোৰঙী ৰামধেনুক প্ৰতিবিম্বিত কৰিব পৰা, পাত্ৰ অনুসৰি আকাৰ ল'ব পৰা, বজ্ৰ নিনাদেৰে পৃথিৱী কঁপাব
5: পৰা এই অনুষ্ঠানটি কাইলৈ যুগুতাই আগবঢ়াব আমাৰ প্ৰতিনিধি প্ৰশান্ত গোস্বামীয়ে। পুৱা 7:30 বজাত শুনিবলৈ পাব মূৰ্চনা। আকাশবাণী দিল্লী কেন্দ্ৰই প্ৰচাৰ কৰা হিন্দী আৰু ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব পুৱা 8 বজাত আৰু 8:15। ইয়াৰ পাছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব পুৱা 8:30। পুৱা 9 বজাত শুনিবলৈ পাব পুৱাৰ আঞ্চলিক বাতৰি। ইয়াৰ পাছতেই জিলাৰ ৰেহৰূপ এই অনুষ্ঠানটি শুনিবলৈ পাব। কাইলৈ পুৱা 9:20 শুনিবলৈ পাব কেইটিমান আধুনিক গীত। 9:40 শুনিবলৈ পাব সাতসৰী। কাইলৈ 8 জুন আকাশবাণীয়ে কাইলৈ 90 বছৰত ভৰি দিব। এই উপলক্ষে আমাৰ কেন্দ্ৰৰ পৰা কাইলৈ

তাৰ কৰা হ'ব এক বিশেষ অনুষ্ঠান। এই অনুষ্ঠানটিত ভাগ ল'ব আমাৰ নিয়মীয়া শ্ৰোতা ৰাজু বৰা মজুমদাৰ, নৰেশ্বৰ হীৰা আৰু মনোৰাজ খোৱাই। 11 বজাত পুৱাৰ, ক্ষমা কৰিব, 11 বজাত অসমীয়া বাতৰি শুনিবলৈ পাব। ইয়াৰ পাছতেই 11:05, দুপৰীয়া 12:15, বিয়লি 1:50, 2:30 আৰু 3:05 বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ শুনিবলৈ পাব। কাইলৈ আমাৰ কেন্দ্ৰৰ বিয়লিৰ অধিৱেশন মুকলি কৰা হ'ব 4:29। 4:30 শুনিবলৈ পাব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰ কৰা অনুষ্ঠান যুৱ তৰংগৰ পুনৰ প্ৰচাৰ। আমৈ, এই বিশেষ অনুষ্ঠানটি শুনিবলৈ পাব কাইলৈ 5:25। আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা বিদ্যাৰ্থীৰ অনুষ্ঠান শুনিবলৈ পাব কাইলৈ 5:45। 6:10 শুনিবলৈ পাব কৃষক শ্ৰোতাসকলৰ উদ্দেশ্যে প্ৰচাৰ কৰা অনুষ্ঠান কৃষক বাণীৰ পুনৰ প্ৰচাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা খেলভিত্তিক বিশেষ অনুষ্ঠানটি শুনিবলৈ পাব কাইলৈ 6:40। ইয়াৰ পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এফ এম ব্যান্ডৰ 102.7 মেগাহাৰ্টজৰীয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ এটি বৃন্দগীত। গীতৰ কথা অম্বিকাগিৰিৰ ৰায় চৌধুৰীৰ।

বৃন্দগীতটি শুনিলে। গীতৰ কথা আছিল অম্বিকাগিৰি ৰায়চৌধুৰীৰ। খন্তেক পিছতেই কেন্দ্ৰীয় চৰকাৰৰ 12 বছৰ পূৰ্তি উপলক্ষে প্ৰচাৰ হ'ব লগা বিশেষ অনাতাঁৰ প্ৰতিবেদন শুনিবলৈ পাব। আকাশবাণী দিল্লী কেন্দ্ৰই প্ৰচাৰ কৰা এই অনুষ্ঠানটি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

উপলক্ষে প্ৰচাৰ হোৱা বিশেষ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হৈছিল আৰু আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাইছিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জ দিয়া আকাশবাণী নগাঁও। এতিয়া আৰম্ভ কৰিছোঁ সুৰলহৰী অনুষ্ঠানত। প্ৰথমে আগবঢ়াইছোঁ গুৰেণ দেউৰী আৰু সংগীবিন্দৰ কণ্ঠৰ এটি তিৱা গীত।

সুৰলহৰী অনুষ্ঠানটিত এইবাৰ আগবঢ়াইছোঁ এৰাবাটৰ সুৰ বোল ছবিখনৰ এটি গীত। গীতটিত কণ্ঠ নিগৰাইছে ভূপেন হাজৰিকা আৰু হেমন্ত মুখাৰ্জীয়ে।

0: নদীর কুম্ভীর আছে,
1: আছে বন্ধু আছে,
0: গভীর নদীর কুম্ভীর আছে,
1: আছে বন্ধু আছে,
0: কুম্ভীরর মরণ আছে,
1: আছে বন্ধু আছে,
0: কুম্ভীরর মরণ আছে,
1: আছে বন্ধু আছে,
0: বাহু তোমার বল আছে, হাজার হাতির হাতে ভয় ভঙ্গ তেরা বান্ধ হে।
2: CP Grams Centralized Public Grievance Redressal and Monitoring System.
3: ये है हर भारतीय नागरिक की शिकायत पर त्वरित कार्यवाही की गारंटी का पोर्टल CP Grams, एक ऐसी विश्वसनीय प्रणाली जो प्रत्येक नागरिक को सशक्त बनाती है
2: और सुशासन के हर स्तर पर अधिकारियों के जवाबदेही सुनिश्चित करती है। सीपी ग्राम्स, संवेदनशील, असरदार, जवाबदेह। आज ही लॉगिन करें सीपी ग्राम्स।
4: হুড়হুড়ি অনুষ্ঠানটির আজিলৈ ইমানতে অন্ত পৰিল। অনুষ্ঠানটিত আজি এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এইখিনিতে জনাব খুজিছোঁ যে কাইলৈ 8 জুন আকাশবাণী এই দিনটোতেই 90 বছৰ সম্পূৰ্ণ কৰিব। এই উপলক্ষে পুৱা 10 বজাত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হ'ব এক বিশেষ আলোচনা। এই অনুষ্ঠানটি সকলোকে শুনিবৰ বাবে অনুৰোধ জনোৱা হ'ল। খন্তেক পিছতেই অসমীয়াত মুখ্য বাতৰি শিৰোনাম শুনিবলৈ পাব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা এই বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: পৰৱৰ্তী সংবাদ চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। আজিৰ সংবাদ চলন্তিকাৰ পৰা মই ঋতুস্মিতাই বিদায় লৈছো, নমস্কাৰ।
1: সংবাদ চলন্তিকা শুনিলে, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।
2: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক আজি জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ৰাজ্য চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অহা 2 জুলাইত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনত অংশ লোৱাৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি 1 জুলাইত অসমলৈ আহিব। নগাঁও জিলাৰ গ্ৰামাঞ্চলত ডিজিটেল লেনদেনৰ প্ৰক্ৰিয়া অধিক সৰল কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কালি জিলাখনৰ গ্ৰাম্য অৰ্থনীতি আগুৱাই নিয়াত ডিজিটেল ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বেংক প্ৰতিনিধিসখী আৰু ডিজিটেল লেনদেনকাৰীসখীসকলক একোটাকৈ লেপটপ প্ৰদান কৰে। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে চৰকাৰে আবেদনৰ আহ্বান জনাইছে। 31 জুলাই আবেদনৰ বাবে আহ্বান জনোৱাৰ শেষ দিন। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটা লাভ কৰা 65গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰিব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ'ব। মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘত আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় আৰু গীতিকবি নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হয়। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আৰম্ভ কৰিছোঁ শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাঁথৰি। অনুষ্ঠানত প্ৰথমে আগবঢ়াইছোঁ চৰাইদেউ সোণাৰীৰ নীতুদেৱৰ অনুৰোধত সুৰেণ চুৰৰ পুতেকবুল ছবিত তৰালী শৰ্মাই কণ্ঠ নিগৰোৱা এই গীতটি।

শ্ৰোতাসকলে শুনি আছে আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰী। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ পোনাকণ বোলছবিত সদ্যপ্ৰয়াত শিল্পী সুমন কল্যাণপুৰৰ কণ্ঠৰ এটি গীত। এই গীতটিৰ বাবে আমালৈ অনুৰোধ কৰি লিখিছে মৰিগাঁও দপনিবাৰীৰ সুৰুজ ইংটিয়ে।

বা নগাঁও। এইবাৰ অনুষ্ঠানত আগবঢ়াইছোঁ নীলিমা খাতুন আৰু কেশৱ মহন্তৰ দ্বৈত কণ্ঠৰ এটি গীত। গীতটিৰ বাবে আমালৈ অনুৰোধ কৰি লিখিছে ধেমাজি মাছখোৱাৰ চুম্পী দত্তই।

এইখিনিতে পূৰ্বৰ ঘোষণাৰ বাবে ক্ষমা খুজিছোঁ, কিয়নো গীতটিত কণ্ঠ নিগৰাইছিল নীলিমা খাতুনে আৰু গীতটিৰ কথা আছিল কেশৱ মহন্তৰ। মই ই আচলতে এক দ্বৈতকণ্ঠৰ গীত বুলি ঘোষণাটো দিছিলোঁ, তাৰ বাবে দুখিত। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ খগেন মহন্ত আৰু সংগীবিদৰ কণ্ঠৰ এটি গীত। এই গীতটিৰ বাবে আমালৈ অনুৰোধ কৰিছে মাছখোৱা অনাতাৰ মৰম আকলোৱা পৰিয়ালৰ নীলোৎপল দুৱৰাই।

শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰী অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ হৰেণ চন্দ্ৰ কলিতাৰ অনুৰোধত ভাইটি বোলছবিৰ এটি গীত। গীতটিত কণ্ঠ নিগৰাইছে খগেন মহন্তই।

হাতখৰি অনুষ্ঠানটিৰ শেষত উমাকান্ত বৈৰাগী আৰু সংগীবিন্দৰ কণ্ঠ এটি গীত আগবঢ়াইছোঁ। এই গীতটিৰ বাবে আমালৈ অনুৰোধ কৰি লিখিছে অজিত কুমাৰ শৰ্মায়।

উমাকান্ত বৈৰাগী আৰু সংগীতবিদৰ কণ্ঠৰ এই গীতটিৰেই হাতখৰি অনুষ্ঠানটিৰ অন্ত পৰিল। এফ এম এণ্ডৰ 102.7 মেগাহাৰ্টজৰীয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ কেইটিমান পুৰণি অসমীয়া গীত। অনুষ্ঠানত প্ৰথমে আগবঢ়াইছোঁ অৰ্চনা মহন্তৰ কণ্ঠৰ এই গীতটি।

भोली ईमान कोथो की हाली

এফ এম বেণ্ডৰ 102.7 MHz-ত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। পুৰণি অসমীয়া গীতৰ অনুষ্ঠানটিত এইবাৰ আগবঢ়াইছোঁ অশোক ডেকাৰ কণ্ঠৰ এই গীতটি।

সুৱেজ বৰদলৈৰ কণ্ঠৰ এই গীতটিৰে পুৰণি অসমীয়া গীতৰ অনুষ্ঠানটিৰ আজিলৈ অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। খন্তেক পিছতেই 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা সমাচাৰ সন্ধিয়া আৰু 9:00 নিউজ @9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

গজলৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা নিশাৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে চাৰিজন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক কাইলৈ আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্টট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে কাইলৈৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজিৰে পৰা 15 জুলাইলৈ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযান অনুষ্ঠিত হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত আজি বুথ, মণ্ডল আৰু জিলা পৰ্যায়ৰ নেতৃত্বৰ বাবে দলীয় নেতাকৰ্মীসকলক প্ৰশিক্ষণ দিয়া হয়। তদুপৰি সামাজিক মাধ্যম, কৃত্ৰিম বুদ্ধিমত্তা, নমো এপ, সৰল এপ, বুথ ব্যৱস্থাপনা, চৰকাৰী আঁচনি ৰূপায়ণ আদিকে ধৰি বিভিন্ন বিষয়ত প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণ কাৰ্যসূচী সন্দৰ্ভত বিধায়ক দীপ্ৰ ৰঞ্জন শৰ্মাই সাংবাদিকৰ আগত এইদৰে কয়।
1: ভাৰতীয় জনতা পাৰ্টীক আমি সদায় কওঁ বিজেপি ইজ এ পাৰ্টি উইথ এ ডিফাৰেঞ্চ, আৰু ইয়াক এই যিবোৰ কাৰ্যক্ৰমে পৃথক কৰিছে তাৰ ভিতৰত এটা প্ৰশিক্ষণ। এই প্ৰশিক্ষণ আমাৰ ব্যাপক পৰ্যায়ত সৰ্বভাৰতীয় স্তৰত ইতিমধ্যে হৈ আছে। যিখন ইলেকশ্যন ষ্টেট আছিলে ভাৰতবৰ্ষৰ ভিতৰত, আমাৰ অসম, বেংগল, পণ্ডিচেৰী, তামিলনাডুৰ, কেৰালা এইকেইখন ৰাজ্যত দেৰিকৈ আৰম্ভ হৈছিল। আজি আমাৰ অসমত আমাৰ প্ৰশিক্ষণৰ প্ৰথমটো অৰ্থাৎ ট্ৰেইনিং অফ দ্য টিচাৰ্ছ, যিসকলে প্ৰশিক্ষণ দিবলৈ যাব। আমাৰ 433টা মণ্ডল আছে, 39খন সাংগঠনিক জিলা আছে। আমাৰ প্ৰথমতে 433টা মণ্ডলত আমাৰ এই প্ৰশিক্ষণ হ'ব 7টা বিষয়ৰ ওপৰত। পৰৱৰ্তী পৰ্যায়ত আমাৰ 39খন সাংগঠনিক জিলা আছে, তাত প্ৰশিক্ষণ হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ষ্টেট লেভেলত এটা ৰাজ্যিক ৱৰ্কশ্বপ হ'ব, MLA MP সকলো তাত অংশগ্ৰহণ কৰিব। আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ যি 31,000কৈ ওপৰ আমাৰ বুথ আছে, এই বুথ লেভেলত আমাৰ প্ৰশিক্ষণ হ'ব।
0: অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সঞ্চালনাত আয়োজিত বৈঠকত নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনত কংগ্ৰেছ দলে কেনেধৰণে অগ্ৰসৰ হ'ব এই বিষয়ত আলোচনা কৰা হয়। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগগৈয়ে কয় যে কংগ্ৰেছ দল নতুন পৰিকল্পনাৰে ৰাইজৰ মাজলৈ গৈছে আৰু ৰাইজে বিচৰা ধৰণে দলটোক গঢ় দিবলৈ বিচৰা হৈছে। শেহতীয়া বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল শোচনীয়ভাৱে পৰাজয়ৰ পাছত ৰাজ্যৰ 126টা সমষ্টিলৈ পৰ্যবেক্ষক প্ৰেৰণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে আৰু সেই সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা চলি আছে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰ্বোক সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে আজি বজালীৰ ওদালগুৰি গাঁও পঞ্চায়তৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ বিভিন্ন সমস্যাৰ বুজ লয়। ওদালগুৰি গাঁও পঞ্চায়তৰ উদ্যোগত পুথিমাৰী বিহুতলিত আয়োজিত এই অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষগৰাকীক কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে বিশেষভাৱে সম্বৰ্ধনা জনায়। শ্ৰীদাসে প্ৰতিটো ৱাৰ্ডৰ ৰাইজৰ সৈতে তেওঁলোকৰ সমস্যা সন্দৰ্ভত কথা পাতে আৰু সেয়া সমাধানৰ বাবে যাৱতীয় ব্যৱস্থা লোৱা হ'ব বুলি আশ্বাস দিয়ে। পশ্চিম কাৰ্বি আংলং জিলাৰ তৰাডুবিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত তিৱা ভাষা শিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। তিৱা সাহিত্য সভা, সাংস্কৃতিক সমাজ, সদৌ তিৱা মহিলা সন্থা

0: আৰু ৰংখাং মাণ্ডলিক তিৱা উন্নয়ন সমিতিৰ সহযোগত পৰিচালনা কৰা এই কাৰ্যসূচীত তৰাডুবি অঞ্চলৰ শতাধিক নৱপ্ৰজন্মৰ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য তথা তিৱা জনগোষ্ঠীৰ ধ্বজাবাহক ডি উফিং মাছলাই এই কাৰ্যসূচীত তিৱা ভাষাক সাৱলীল আৰু শ্ৰুতিমধুৰ ভাষাৰ শব্দৰে এই ভাষা শিকাৰ বাবে নতুন সমল যোগান ধৰে। কাৰ্যসূচীত তিৱা সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ সভাপতি হৰ সিং খলাৰ আৰু প্ৰাক্তন সভাপতি লাল সিং মাদাৰ বিশেষ আমন্ত্ৰিত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে। ধুবুৰী জিলাৰ গৌৰীপুৰত আজি নকল সোণসহ তিনিজন লোকক আটক কৰা হয়। আৰক্ষীয়ে খুদিমাৰী অঞ্চলত অভিযান চলাই প্ৰায় 2 কিলোগ্ৰাম ওজনৰ নকল সোণখিনি জব্দ কৰে। ধৃত লখিমপুৰৰ বঙালমৰা মহিৰুদ্দিন, খুদিমাৰীৰ জহিৰুল ইছলাম আৰু ফুলকাটাৰীৰ ফয়জল হকক অধিক তথ্যৰ বাবে জেৰা কৰি থকা হৈছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 137 সংখ্যক জয়ন্তী উপলক্ষে প্ৰাথমিক শিক্ষা বিভাগ বজালীৰ উদ্যোগত আৰু ময়নামতী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি এখনি মুকলি দৰ্শক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিক্ষাৰ্থীসকলৰ মাজত গোপীনাথ বৰদলৈৰ ত্যাগ আৰু দেশপ্ৰেমৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05।
1: এফ এম বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া আৰম্ভ কৰিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে আগবঢ়াইছোঁ শোভা গুৰুতুৰ কণ্ঠৰ হোলী।

শোভা গুৰুটোৰ কণ্ঠত হোলি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ পণ্ডিত যশৰাজৰ খেয়ালত ৰাগ খামাজ বাহাৰ।

এয়া আছিল গায়ত্ৰীৰ বীণাত ৰাগ হংসধ্বনি। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগে আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠান প্ৰচাৰত কাৰ্যকক্ষৰ পৰা সহায় কৰিলে সিদ্ধাৰ্থ ফুকনে আৰু নিয়ন্ত্ৰণ কক্ষৰ পৰা সহায় কৰিলে আশীষ মজুমদাৰ আৰু হিমশেখৰ বৰুৱাই। আমাৰ কেন্দ্ৰৰ অনুষ্ঠান কাইলৈ মুকলি কৰা হ'ব পুৱা 5:55 এই একেটা বেণ্ডতে। সমূহ শ্ৰোতালৈ আমাৰ অনুষ্ঠান শুনি থকাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই জয়ন্ত মাধৱে আপোনালোকৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।